পুৱা 5:33 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপৰ দ্বাৰাও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মিতালী বৰবৰা, নিয়ন্ত্ৰণ কক্ষত লক্ষ্মিতা শইকীয়া, কৌস্তভ দাস, শ্বেখ আব্দুল্লা আহমেদ আৰু অমলেশ কলিতা, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত আছো মই দেৱাশীষ ৰাজকুমাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত ইমানপৰে ক্ৰমে পাপৰি দাসৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ভানুদেৱী আৰু সংগ্ৰীবিন্দৰ কণ্ঠত নাম, অঞ্জলি দাসৰ কণ্ঠত লোকগীত আৰু দীপাংকৰ আচাৰ্যৰ কণ্ঠত ভজন শুনিলে।

প্ৰথমে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। পুৱা 6:15 সংগীতা দাসৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিয়োগ বাতৰি, পুৱা 9:15 ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানত অনিমা ভট্টাচাৰ্য, জয়ন্ত হাজৰিকা, ৰুবি সিংহ, লক্ষ্মী ৰহাং আৰু সেৱিকা পাঠকৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আস্কা গীত, গীত আপনা ধুন পাৰায়ে, এক হি ফিল্ম কি গীত, শীৰ্ষক সংগীত আৰু গুঞ্জন। বিয়লি 3:00 আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে 7:20 এখন প্ৰামাণ্য আলেখ্য জীৱন জীয়াৰ মন্ত্ৰ শুনিবলৈ পাব। আঁত ধৰিব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। তাৰোপৰি নিয়মীয়া শিতান মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, ডেইজি ডেকাৰ কণ্ঠৰ লোকগীত, ৰিকি তালুকদাৰৰ কণ্ঠৰ আধুনিক গীত আৰু জিকিৰৰ অনুষ্ঠান।

নিশা চাৰে আঠ বজাত ভজনৰ অনুষ্ঠান, নিশা চাৰে ন বজাত ৰামধেনু, নিশা দহ বজাৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত কে ৰোহন নাইডাৰ বেহেলাবাদন, ৰাগ ৰাগেশ্ৰী, মহাবাহুৰ অনুষ্ঠান সূচী। সন্ধিয়া ছয় বাজি দহ মিনিটৰ কৃষিজগত অনুষ্ঠানৰ আলোচনাৰ বিষয় কৃষি ক্ষেত্ৰত নতুন প্ৰযুক্তিৰে স্বাৱলম্বন। আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ দীপেন্দ্ৰনাথ দত্ত আৰু সঞ্জীৱ কুমাৰ দাসে, প্ৰযোজনা উৎপল বৰাৰ। নিশা আঠ বাজি দুই মিনিটৰ খেল আৰু খেলুৱৈ অনুষ্ঠানত গুৱাহাটীত অনুষ্ঠিত অসম ৰাজ্যিক স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ এক অনাতাঁৰ প্ৰতিবেদন শুনিবলৈ পাব, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা চাৰে ন বজাৰ সাধক সুন্দৰৰ অনুষ্ঠানত

বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:30 বজাৰ আইদেউ বুলনি অনুষ্ঠানত জাপৰিগুক কৃষ্ণনগৰৰ শ্ৰুতি দলৰ বিচিত্ৰানুষ্ঠান পৰিৱেশন। আঠ ধৰিব ভাস্বতী কলিতায়।

দিনৰ ডেৰ বজাৰ যন্ত্ৰসংগীতৰ অনুষ্ঠানত নিৰ্মল দাসৰ মেণ্ডোলিন বাদন। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 10:00 বজাৰ জীৱন সুৰভী অনুষ্ঠানৰ অতিথি প্ৰখ্যাত লোকশিল্পী বংশীধৰ দাস, প্ৰযোজনা হিমন্ত বৰ্মাৰ। নিশা 9:00 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিচিতি ইমানেই।

শ্ৰোতাই সংগীতা দাসৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ লোকগীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া চেতনা ছবিৰ এটি গীত সুমন কল্যাণপুৰৰ কণ্ঠত, গীতৰ কথা নাক্স লক্ষ্যপুল।

শ্রোতাসকলে শুনি আছে পুরনি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। এইবাৰ শুনক ডাকু ছবিৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা অমৃতা প্ৰীতম।

এইবাৰ শুনাবলৈ লৈছোঁ আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰেটি গীত ফাগুন ছবিৰ পৰা, গীতিকাৰ ক্যামাৰ জালালবাদী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ মধুবন অনুষ্ঠানত শ্ৰোতাই এবাৰ শুনক নয়া দৌৰ ছবিৰ পৰা মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠৰ এটি গীত, গীতৰ কথা চাহিৰ।

মধুবন অনুষ্ঠানৰ শেষত শুনক ঘৰানা ছবিৰ পৰা মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠত শাকিল বদায়নীৰ কথাৰে এটি গীত।

0: মধুবন হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অছলোত ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক ভাৰত শক্তিশালী, আত্মবিশ্বাসী আৰু সক্ষম ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাৰ প্ৰমাণ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশত জল মেট্ৰ সেৱা আৰম্ভ কৰাৰ বিষয়ে নতুন দিল্লীত কালি এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। কংগো গণৰাজ্যত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 118 বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদে তৃতীয়টো দল হিচাপে প্লে অফত স্থান নিশ্চিত কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অছলোত ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্টোৰেও অংশগ্ৰহণ কৰে। শীৰ্ষ সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি বলবৎ হোৱাৰ পাছত নৰৱেৰ সৈতে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ শলাগ লয়। তেওঁ কয় যে দুয়োপক্ষৰ অংশীদাৰসকলে এই চুক্তিৰ অধীনত 10,000 কোটি মাৰ্কিন ডলাৰৰ বিনিয়োগৰ লক্ষ্যত উপনীত হোৱাৰ আৰু তাৰ ফলস্বৰূপে ভাৰতত 10,00,000 চাকৰি সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাব লাগে। শ্ৰীমোদীয়ে ভাৰতৰ জাহাজ নিৰ্মাণ, নবীকৰণযোগ্য শক্তি, স্বাস্থ্য প্ৰযুক্তি, ষ্টাৰ্টআপ আদি মূল খণ্ডসমূহত নৰৱেৰ পৰা অধিক বিনিয়োগ লাভ কৰাৰ লক্ষ্যৰে দেশখনৰ বিনিয়োগকাৰীসকলক ভাষণৰ জৰিয়তে উৎসাহিত কৰে। দেশৰ ক্ৰমবৰ্ধমান শক্তি চাহিদা, জলবায়ুৰ সৈতে জড়িত প্ৰতিশ্ৰুতি, নবীকৰণযোগ্য শক্তি, গ্ৰীড আন্তঃগাঁথনি, সেউজ হাইড্ৰজেন, নিকা শক্তি আদি দ্ৰুত সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ অভিলাষী সেউজ পৰিৱৰ্তন কাৰ্যসূচীৰ বিষয়ে সন্মিলনত উল্লেখ কৰে। তেওঁ নিকা শক্তিখণ্ডত বিনিয়োগ তথা সাগৰীয় বহন ক্ষমতা ক্ষেত্ৰত নৰৱেৰ গোলকীয় নেতৃত্বৰ শলাগ লয়। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ ব্যৱসায়ী সম্প্ৰদায়ক দ্বিপাক্ষিক সহযোগিতাৰ ন ন ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ লগতে অৰ্থনৈতিক সহযোগিতা ত্বৰান্বিত কৰিবলৈও আহ্বান জনায়। এই সন্মিলনত 50টাতকৈও অধিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নৰৱে তথা ভাৰতীয় ব্যৱসায় আৰু গৱেষণাৰ সৈতে জড়িত 250জনতকৈ অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লয়। এই সন্মিলনৰ আপাহতে ভাৰত আৰু নৰৱেৰ কোম্পানীসমূহৰ মাজত কেইবাটাও ব্যৱসায়িক চুক্তি স্বাক্ষৰিত হয় বুলি বৈদেশিক মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক ভাৰত শক্তিশালী, আত্মবিশ্বাস আৰু সক্ষম ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাৰ প্ৰমাণ বুলি অভিহিত কৰিছে। হানৈত কালি প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্ৰীসিঙে কয় যে ভাৰত প্ৰথমে পৰমাণু আক্ৰমণ নকৰা নীতিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ, কিন্তু ই কেতিয়াও পৰমাণু হুংকাৰৰ আগত সেও নামানে আৰু শত্ৰুৰ যিকোনো আক্ৰমণৰ সঁহাৰি দিবলৈ ভাৰত সাজু আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে, যাৰ ফলত গোলকীয় মঞ্চত দেশৰ প্ৰতিষ্ঠা বৃদ্ধি হৈ গৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অৰ্ধপৰিবাহী খণ্ডত দ্ৰুত গতিত আগবাঢ়ি আছে আৰু ই কেৱল প্ৰযুক্তিগত উন্নয়নেই নহয় বৰঞ্চ নতুন ভাৰতৰো পৰিচয়। মন্ত্ৰীগৰাকীয়ে বিশ্ব শান্তি আৰু সমৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বক আহ্বান জনায়। তেওঁ লগতে প্ৰৱাসী ভাৰতীয়সকলক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যোগদান কৰিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশত জল মেট্ৰ সেৱা আৰম্ভ কৰাৰ বিষয়ে কালি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ 18খন চহৰত প্ৰথম পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে জল মেট্ৰ সেৱা মুকলিৰ পৰিকল্পনা কৰিছে। এই 18খন চহৰৰ ভিতৰত গুৱাহাটীও আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটীৰ লগতে প্ৰকল্পৰ প্ৰথম পৰ্যায়ত শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা, প্ৰয়াগৰাজ আদি চহৰকো সামৰি লোৱা হৈছে বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ তেজপুৰ আৰু ডিব্ৰুগড়কো দ্বিতীয় পৰ্যায়ত প্ৰকল্পৰ আওতালৈ অনা হ'ব। কালিৰ বৈঠকতে মন্ত্ৰীগৰাকীয়ে আন্তঃ মন্ত্ৰালয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় জল মেট্ৰ নীতি খচৰা 2026 প্ৰকাশ কৰে। এই খচৰাই নগৰীয়া জল পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় পৰিকাঠামো আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ ইংগিত বহন কৰিছে। এই নীতিৰ জৰিয়তে দেশৰ আভ্যন্তৰীণ জলপথসমূহক দক্ষ বহনক্ষম আৰু আধুনিক ৰাজহুৱা পৰিবহণ কৰিডৰৰূপে বিকাশ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। শ্ৰীসোণোৱালে কালি কয় যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় জল মেট্ৰ সেৱা উদ্যমটোক গতানুগতিক নগৰীয়া পৰিবহণৰ সলনি এটা কাৰ্যকৰী আৰু পৰিৱেশ অনুকূল ব্যৱস্থাৰূপে পৰিগণিত হ'ব। এই সেৱাই চহৰসমূহৰ যানজঁট হ্ৰাস কৰাত অৰিহণা যোগোৱাৰ লগতে ই আৰামদায়ক আৰু মসৃণ যাতায়াতৰ অভিজ্ঞতা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীসোণোৱালে এই উদ্যম তথা খচৰা সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজনতো গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি ব্যৱসায় আৰু কৃষিখণ্ডৰ অংশীদাৰসকলৰ বাবে প্ৰক্ৰিয়াসমূহ সৰল কৰাৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে লোৱা বৃহৎ সংস্কাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বৈঠকত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সচিব আতীশ চন্দ্ৰই কৃষি মন্ত্ৰালয়ে ৰূপায়ণ কৰি থকা বিভিন্ন সংস্কাৰ আৰু ভৱিষ্যতে ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰে। সচিবগৰাকীয়ে জনায় যে ঘৰুৱা কীটনাশক বিক্ৰী আৰু মজুতকৰণৰ অনুজ্ঞাপত্ৰ প্ৰক্ৰিয়া যথেষ্ট সৰল কৰি তোলা হৈছে। এই সংস্কাৰে এনে সামগ্ৰী বিক্ৰী কৰা 40 লাখৰ অধিক খুচুৰা বিক্ৰেতা আৰু গেলামালৰ দোকানীক উপকৃত কৰিব বুলি আশা কৰা হৈছে। বৈঠকত সাৰ নিয়ন্ত্ৰণ আদেশ 1985ৰ অধীনত নতুন সাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়া সৰল কৰাৰ বাবে পদক্ষেপসমূহৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। ন্যায়াধীশ যশৱন্ত বাৰ্মা সম্পৰ্কীয় অভিযোগৰ তদন্ত কৰা ন্যায়াধীশ তদন্ত কমিটীয়ে সংসদ ভৱনত অধ্যক্ষ ওম বিৰলাৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে। 1968 চনৰ ন্যায়াধীশ আইনৰ অধীনত এই প্ৰতিবেদন দাখিল কৰা হয়। পৰৱৰ্তী সময়ত সংসদৰ দুয়োখন সদনতে এই প্ৰতিবেদন দাখিল কৰা হ'ব। উল্লেখযোগ্য যে বিগত বৰ্ষৰ 14 মাৰ্চৰ ৰাতি ন্যায়াধীশগৰাকীৰ চৰকাৰী বাসগৃহত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ পাছত উদ্ধাৰ কৰা বুজন পৰিমাণৰ ধনৰ তদন্তৰ বাবে 12 আগষ্টত লোকসভাৰ অধ্যক্ষই কমিটীখন গঠন কৰিছিল। ন্যায়াধীশ তদন্ত কমিটীৰ কাৰ্যবাহী বিষয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰৰ লগতে বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী চন্দ্ৰশেখৰ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বি ভি আচাৰ্যই শ্ৰী বিৰলাৰ ওচৰত এই প্ৰতিবেদন দাখিল কৰে। দেশৰ মন্দিৰসমূহত মজুত থকা সোণৰ বিনিময়ত চৰকাৰে মন্দিৰসমূহলৈ সোণৰ বণ্ড জাৰি কৰিবলৈ সাজু হোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা অভিযোগক চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষণ শাখাই এই অভিযোগক ভুৱা বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই ধৰণৰ কোনো বিবৃতি জাৰি কৰা নাই বুলি ব্যুৰই প্ৰকাশ কৰিছে। ব্যুৰই লগতে দেশৰ জনসাধাৰণক এই ধৰণৰ ভুৱা দাবীৰ পৰা আঁতৰি থাকিবলৈ আৰু শুদ্ধ তথ্যৰ বাবে চৰকাৰী উৎস নাইবা চৰকাৰী ৱেবছাইটসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। কংগো গণৰাজ্যত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 118লৈ বৃদ্ধি পাইছে। দেশখনত কেইবা সপ্তাহ পূৰ্বে এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল বুলি দেশখনৰ স্বাস্থ্য বিষয়াসকলে জানিবলৈ দিছে। বিশ্ব স্বাস্থ্য সংস্থাই দেশখনৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মহামাৰীক আন্তৰ্জাতিক উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। দেশখনৰ ইটুৰি আৰু উত্তৰ কিভু প্ৰদেশত এই পৰ্যন্ত ইবোলাৰ ফলত 118জন লোকে প্ৰাণ হেৰুৱাইছে। অঞ্চল দুটাত এতিয়ালৈ 300জন লোকক এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ উগাণ্ডাতো স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষই বৰ্তমানলৈ 1জন লোকৰ ইবোলাৰ ফলত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই উগাণ্ডালৈ ইবোলা বিয়পাৰ বাতৰি নিশ্চিত কৰিছে। উগাণ্ডাত 9জন লোকক এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। দেশখনৰ বিষয়াসকলে পৰীক্ষণৰ মাত্ৰা বৃদ্ধি কৰাৰ লগে লগে এই সংখ্যাও বৃদ্ধি পাব বুলি সকীয়াই দিছে। আফ্ৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি দেশখনত 390জনৰো অধিক লোক ইবোলাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। কংগোই দেশখনৰ উত্তৰ ইটুৰি প্ৰদেশত ইবোলাত আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ বাবে 3টা কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাইও এই ৰোগ নিয়ন্ত্ৰণৰ বাবে দেশখনে কৰা প্ৰচেষ্টাক উদগনি যোগাবলৈ বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কাৰ্তিক শৰ্মাই সৰ্বাধিক 44 ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ পেট কামিন্ছে 3টা আৰু ছাকিব হুছেইনে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ঈশান কিষাণে সৰ্বাধিক 70 ৰাণৰ বৰঙণি আগবঢ়ায়। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। খেলখনত বিজয়ী হোৱাৰ সুবাদত হায়দৰাবাদে গ্ৰুপ পৰ্যায়ত নিজৰ আৰু এখন খেল বাকী থকা অৱস্থাতে সম্প্ৰতি 16 পইণ্ট লাভ কৰিছে। একেদৰে গুজৰাট টাইটান্ছ দলটোৱে 16 পইণ্ট লাভ কৰি প্লে অফত স্থান নিশ্চিত

0: পৰাজিত কৰিছে। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 পইণ্টেৰে প্লে অফত উপনীত হৈছে। অৱশ্যে 13খন খেলৰ পৰা এই পৰ্যন্ত 12 পইণ্ট অৰ্জন কৰা চেন্নাই দলটো প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ দৌৰত আছে। প্ৰতিযোগিতাত আজি জয়পুৰত সন্ধিয়া 7:30 বজাত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অছলত ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। কংগো গণৰাজ্যত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 118লৈ বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদে তৃতীয়টো দল হিচাপে প্লে অফত স্থান নিশ্চিত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমে শুনক শান্তা উজিৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ইদ্ৰিছ আলী।

সেয়া আছিল ৰূপালী শৰ্মাৰ কথা, সুৰ আৰু কণ্ঠেৰে নীলা নীলা ৰঙে এলবামৰ পৰা এটি গীত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীত অনুষ্ঠানত শ্ৰোতাক শুনাবলৈ লৈছো ৰঙাবেলি এলবামৰ পৰা সন্ধ্যা মেননৰ কণ্ঠৰ এটি গীত, গীতৰ কথা বিবেকা হাজৰিকা।

অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত মানুহ দেখিছোঁ আজি বহুত মানুহ মানুহ দেখিছোঁ আজি এলবামৰ পৰা।

এইবাৰ শুনাবলৈ লৈছোঁ অশোক ডেকাৰ কথা, সুৰ আৰু কণ্ঠত ডেউকা এলবামৰ পৰা এটি খুবেই সুন্দৰ গীত।

আধুনিক গীত অনুষ্ঠানৰ শেষত এয়া নয়না শৰ্মাৰ কণ্ঠত অখিল চক্ৰৱৰ্তীৰ কথা আৰু নৰেন দাসৰ সুৰেৰে নিৰ্মালী এলবামৰ পৰা এটি গীত।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক নিয়োগ বাতৰি। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ 10টা পদ, প্ৰাৰ্থী ইকনমিক্স ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স মেথেমেটিক্স মেথেমেটিকেল ষ্টেটিষ্টিক্স এপ্লাইড ষ্টেটিষ্টিক্স কোৱাণ্টিটেটিভ ইকনমিক্স ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল উইণ্ডাৰ মেকানিক, ডিজেল হিট ইঞ্জিন টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেচিন, ইয়াৰে যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি, টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষন্তেক পাছতেই উজনি অসমৰ বাতৰি, সমাচাৰ প্ৰভাত, মৰ্ণিং নিউজ আৰু 8:30 বজাত নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। আজিৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থৰ তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছতে এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। অৱশ্যে বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়খনত থাকিব লাগিব বুলিও জাননীখনত স্পষ্ট কৰি দিয়া হৈছে। ইতিমধ্যে 2026-27 শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। যিসকল শিক্ষাৰ্থীয়ে দুয়োটা বিষয় ইংৰাজী মাধ্যমত পঢ়িব বিচাৰে তেওঁলোকৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াত কোনো সাল সলনি কৰাৰ প্ৰয়োজন নহয় বুলিও পৰিষদে জনাইছে। দেশৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডতে কালি কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত এই দেশজোৰা উদ্যমৰ লক্ষ্য হৈছে জনজাতীয় লোকসকলৰ বাবে থকা কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি আৰু ক্ষেত্ৰ প্ৰচাৰ তথা সেৱা প্ৰদান শিবিৰৰ জৰিয়তে হিতাধিকাৰীসকলৰ পৰিপূৰ্ণতা নিশ্চিত কৰে। অহা 25 মে পৰ্যন্ত চলিবলগীয়া এই অভিযানৰ সময়ছোৱাত মূলতঃ জনজাতীয় লোকসকলৰ বাবে স্বাস্থ্য পৰীক্ষা, পুষ্টি আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ বাৰ্তা প্ৰেৰণ, অভিযোগ নিৰাময়, জীৱিকা প্ৰসাৰ আদি খণ্ডসমূহত গুৰুত্ব আৰোপ কৰা হ'ব। পঞ্চায়তৰ গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ কাম কাজ চোৱা চিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই নিৰ্দেশনা জাৰি কৰিছে। যোৰহাট জিলাৰ বৰহোলা আৰক্ষী চকীৰ এটা দলে কালি দুজন মাদকদ্ৰব্য সৰবৰাহকাৰীক আটক কৰে। দলটোৱে সৰবৰাহকাৰী দুজনৰ পৰা নিষিদ্ধ দ্ৰব্য জব্দ কৰে। ঘটনা সন্দৰ্ভত পৰৱৰ্তী আইনী প্ৰক্ৰিয়া অব্যাহত আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সংস্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত বৈঠকখন আৰম্ভ হ'ব। আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। বৈঠকৰ অন্তত দল ঘোষণাৰ বাবে BCCIয়ে সংবাদমেল সম্বোধন নকৰে। বিপৰীতে BCCIয়ে বিশেষ লিংকৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফ স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। চেন্নাই ছুপাৰ কিংছৰ হৈ কাৰ্তিক শৰ্মাই সৰ্বাধিক 44 ৰাণৰ বৰঙণি আগবঢ়ায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পেট কামিনছে 3টা আৰু ছাকিব হুছেইনে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰত 5টা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ঈশান কিষাণে 70 আৰু হেনৰি ক্লাছেনে 47 ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। খেলখনত বিজয়ী হোৱাৰ সুবাদত হায়দৰাবাদে গ্ৰুপ পৰ্যায়ত নিজৰ আৰু এখন খেল বাকী থকা অৱস্থাতে সম্প্ৰতি 16 পইণ্ট লাভ কৰিছে। একেদৰে গুজৰাট টাইটানছ দলটোৱে 16 পইণ্ট লাভ কৰি প্লে অফ স্থান নিশ্চিত কৰিছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 পইণ্টেৰে প্লে অফত উপনীত হৈছে। অৱশ্যে 13খন খেলৰ পৰা এই পৰ্যন্ত 12 পইণ্ট অৰ্জন কৰা চেন্নাই দলটো প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ দৌৰত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं जागृति शर्मा। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने भारत नॉर्वे व्यापार और अनुसंधान शिखर सम्मेलन में भारत ईएफटीए समझौते के तहत 100 अरब अमरीकी डॉलर के निवेश और 10 लाख नौकरियों के सृजन का आह्वान किया। प्रधानमंत्री मोदी आज तीसरे भारत नॉर्डिक शिखर सम्मेलन में सभी 5 नॉर्डिक देशों के नेताओं से मुलाकात करेंगे। रक्षा मंत्री राजनाथ सिंह ने ऑपरेशन सिंदूर को भारत का मजबूत, आत्मविश्वासी और सक्षम राष्ट्र बनने का प्रतीक बताया। न्यायमूर्ति यशवंत वर्मा से संबंधित आरोपों की जांच कर रही न्यायाधीश जांच समिति ने लोकसभा अध्यक्ष ओम बिरला को रिपोर्ट सौंपी। पश्चिम बंगाल सरकार ने वित्तीय अनियमितता मामले में आरजी कर मेडिकल कॉलेज के पूर्व प्राचार्य संदीप घोष पर मुकदमा चलाने की अनुमति दी और आईपीएल क्रिकेट में सनराइजर्स हैदराबाद ने चेन्नई सुपर किंग्स को 5 विकेट से हराकर प्लेऑफ में जगह बनाई। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि भारत और नॉर्वे को व्यापार और आर्थिक साझेदारी समझौते के अंतर्गत 100 अरब अमरीकी डॉलर के निवेश लक्ष्य को प्राप्त करने और भारत में 10 लाख रोजगार सृजित करने के लिए प्रयास करने चाहिए। प्रधानमंत्री कल ओस्लो में आयोजित भारत नॉर्वे व्यापार और अनुसंधान शिखर सम्मेलन को संबोधित कर रहे थे। क्राउन प्रिंस हकोन और नॉर्वे के प्रधानमंत्री योनिस गहर स्तुर भी इस शिखर सम्मेलन में शामिल हुए। प्रधानमंत्री मोदी ने व्यापार और आर्थिक साझेदारी समझौते टीईपीए के लागू होने के बाद द्विपक्षीय व्यापार और निवेश में हुई वृद्धि की सराहना की।
2: यूरोपियन फ्री ट्रेड एसोसिएशन के साथ ट्रेड एंड इकोनॉमिक पार्टनरशिप एग्रीमेंट लागू किया। ये यूनिक और स्पेशल एग्रीमेंट हमारे बीच टैलेंट, टेक्नोलॉजी और म्यूचुअल ट्रस्ट का एग्रीमेंट है। इसी एग्रीमेंट के माध्यम से एफ्टा कंट्रीज से भारत में अगले 15 वर्षों में 100 बिलियन डॉलर इन्वेस्टमेंट और 1 मिलियन जॉब्स क्रिएट करने का लक्ष्य है।
1: प्रधानमंत्री ने भारत के हरित परिवर्तन पर बल देते हुए देश के विकास, बढ़ती ऊर्जा मांग, जलवायु प्रतिबद्धताओं और नवीकरणीय ऊर्जा, ग्रिड अवसंरचना, हरित हाइड्रोजन और स्वच्छ ऊर्जा के विस्तार का उल्लेख किया।
2: 2030 तक हमने 500 गीगावाट क्लीन एनर्जी और 5 मिलियन टन ग्रीन हाइड्रोजन प्रोड्यूस करने का टारगेट रखा है। क्लीन एनर्जी इन्वेस्टमेंट नॉर्वे वेल्थ फंड की भी प्राथमिकता है। मैं नॉर्वे को भारत के क्लीन एनर्जी फ्यूचर में अहम हिस्सेदार बनने के लिए आमंत्रित करता हूं।
1: प्रधानमंत्री मोदी ने दोनों देशों के व्यापारिक समुदायों से नई साझेदारियां बनाने, सहयोग के उभरते क्षेत्रों की पहचान करने और आर्थिक सहयोग को मजबूत करने का आग्रह किया। शिखर सम्मेलन में 50 से अधिक कंपनियों के मुख्य कार्यकारी अधिकारी और भारत तथा नॉर्वे के व्यापार और अनुसंधान समुदायों के 250 से अधिक प्रतिभागियों ने हिस्सा लिया। प्रधानमंत्री मोदी को नॉर्वे के राजा हेराल्ड पंचम ने रॉयल नॉर्वेजियन ऑर्डर ऑफ मेरिट के ग्रैंड क्रॉस से सम्मानित किया। विदेश मंत्रालय के सचिव पश्चिम सिबी जॉर्ज ने प्रेस वार्ता में इस यात्रा के दौरान दोनों देशों के हरित और समुद्री अर्थव्यवस्था में साझेदारी से अधिक निवेश आएगा, रोजगार सृजित होगा और भारत के लिए ऊर्जा सुरक्षा सहित सतत ऊर्जा लक्ष्यों को प्राप्त किया जा सकेगा।
3: Recognizing the ambitious
4: भारत के महत्वाकांक्षी समुद्री अमृतकाल विजन 2047 को मान्यता देते हुए दोनों नेताओं ने जहाज निर्माण, हरित जहाज रानी, जहाज पुनर्चक्रण, बंदरगाह अवसंरचना का विकास, नाविकों का प्रशिक्षण, मत्स्य पालन, जलीय कृषि और बंदरगाहों के हरितकरण सहित समुद्री अर्थव्यवस्था साझेदारी को बढ़ाने का आह्वान किया है।
3: ग्रीनिंग ऑफ पोर्ट्स।
1: प्रधानमंत्री नरेंद्र मोदी नॉर्वे की यात्रा के दूसरे दिन आज तीसरे भारत नॉर्डिक शिखर सम्मेलन में भाग लेंगे। ये विभिन्न क्षेत्रों में भारत नॉर्डिक सहयोग की दिशा में एक और कदम होगा। अधिक जानकारी ओस्लो से हमारी संवाददाता से।
5: भारत और 5 नॉर्डिक देशों के प्रधानमंत्रियों की उपस्थिति में आज तीसरा भारत नॉर्डिक शिखर सम्मेलन आयोजित किया जाएगा। यह शिखर सम्मेलन भारत और नॉर्डिक देशों के बीच बढ़े हुए क्षेत्रीय सहयोग को और मजबूत करेगा। 2022

0: cost of essential commodities, Chief Minister Himanta Biswa Sarma asserts. Pradhan Mantri Jan Bhagidari Abhiyan commences in two districts of Tripura, and Chief Minister Conrad K. Sangma announces postponement of Meghalaya Teacher Eligibility Test MTET. And with that, we end the news from Akashvani Shillong. Have a nice day.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক ৰুমি গোস্বামীৰ কণ্ঠৰীতি গীতৰ কথা অখিল চক্ৰৱৰ্তী দুবৰী এলবামৰ পৰা।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সন্ধ্যা মেননৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ অভিজিৎ বৰ্মন, এলবাম তোমাকে দেখো প্ৰিয়া।

আধুনিক গীতের অনুষ্ঠানটির ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অন্তৰ্বৰ্তীকালীন দায়িত্ব

0: অর্পণ। দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ। 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত আজি গুৱাহাটীত BCCIৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু IPLত কালি চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ প্লে অফ পৰ্যায়ত উপনীত। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। আজিৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ কাম কাজ চোৱা চিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে জনভাগিদাৰী সবচে দূৰ সবচে পেহেলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। চিৰাং জিলাত কালি আৰম্ভ হোৱা এই কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে জিলাখনৰ সংবাদদাতা কুঞ্জমোহন ৰয়ে।
1: তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে কালিৰ পৰা 7-দিনীয়া কাৰ্যসূচীৰে চিৰাং জিলাতো আৰম্ভ হৈছে জনভাগিদাৰী সবচে দূৰ সবচে পেহলে অৰ্থাৎ জনজাতীয় গৌৰৱ উৎসৱ। চিৰাঙৰ চিল্লি VCDC কাৰ্যালয়ত বহু লোকৰ উপস্থিতিত এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে চিৰাং জিলাৰ জিলা আয়ুক্ত মধুসূদন নাথে। অহা 25 মেলৈকে চলিবলগীয়া এই বিশেষ সপ্তাহটোত জনজাতীয় লোকসকলৰ বাবে থকা বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰাৰ লগতে এই আঁচনিৰ অধীনত সকলো গাঁৱতে বিশেষ হিতাধিকাৰী সংযুক্তকৰণ শিবিৰ অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানত জিলা আয়ুক্ত মধুসূদন নাথৰ লগতে চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বিষ্ণক, চিৰাং জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভা, কেইবাজনো অতিৰিক্ত আয়ুক্ত আৰু স্থানীয় VCDCৰ সভাপতিকে ধৰি নেতৃবৃন্দ উপস্থিত থকাৰ বহুসংখ্যক জনজাতীয় ৰাইজ উপস্থিত থাকে।
0: নগাঁও জিলাতো কালি জনজাতীয় লোকসকলৰ মাজত চৰকাৰী বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জনভাগিদাৰী অভিযানৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ সহকাৰী আয়ুক্ত প্ৰিয়ংকা কাশ্যপে অধ্যক্ষতা কৰে। বৈঠকত জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে। এই বিশেষ অভিযানৰ অধীনত জিলাখনত অৰিয়েণ্টেশ্যন ড্ৰাইভ, এণ্টাইটেলমেণ্ট ড্ৰাইভ, সৰ্বাংগীন সুবিধা প্ৰদান শিবিৰ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ লগতে গ্ৰামাঞ্চলৰ ৰাইজৰ সৈতে পোনপটীয়া যোগাযোগৰ বাবে ভিলেজ ইমাৰ্চন ড্ৰাইভ আৰু জনসাধাৰণৰ ওজৰ আপত্তিৰ দ্ৰুত নিষ্পত্তি তথা ক্ষিপ্ৰ সমাধানৰ উদ্দেশ্যে জনশুনানি আদি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডিব্ৰুগড় জিলাতো কালি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰচাৰ কাৰ্যসূচী আৰু নথিপত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানি তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাত আয়ুক্ত কাৰ্যালয়ত কালি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মেলৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে জিলাখনৰ 4টা উন্নয়ন খণ্ড কপিলি, মায়ং, ভূৰবন্ধা আৰু ভূৰাগাঁৱৰ 68খন জনজাতীয় গাঁও শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত কালি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা আছাং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰী সূৰ্যগিৰি, পাইকান, বালিজান আৰু লক্ষীপুৰ উন্নয়ন খণ্ডৰ অভিযানত কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো কালি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক কাৰ্যসূচী আৰম্ভ হয়। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানীৰ যোগান, জীৱিকাৰ সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হয়। ধেমাজি জিলাতো কালি জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডতে কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। অৱশ্যে বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়খনত থাকিব লাগিব বুলিও জাননীখনত স্পষ্ট কৰি দিয়া হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া আদি অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। ভূটানৰ ৰজা জিগমে খেচাৰ নিয়ামগাল ৱাংচুকে NDA চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা উপলক্ষে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা আৰু অভিনন্দন জনায়। ভূটানৰ নৃপতিগৰাকীয়ে এটা ব্যক্তিগত বাৰ্তাযোগে শুভেচ্ছা জনোৱাৰ কথা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ভূটানৰ ৰজাই আন্তৰিকতা আৰু সদ্ভাৱনাৰে পঠোৱা ব্যক্তিগত বাৰ্তাই ভাৰত ভূটান বন্ধুত্বৰ গভীৰতাক পুনৰ প্ৰতিফলিত কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই লগতে প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী মোদী আৰু চুবুৰীয়া বন্ধুৰাষ্ট্ৰৰ নৃপতিগৰাকীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত ভূটান সম্পৰ্কই নতুন শিখৰ স্পৰ্শ কৰিছে। এই সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে দক্ষিণ পূব এছিয়া অঞ্চলৰ বিকাশ আৰু সমৃদ্ধিৰ নতুন দিশ উন্মোচনৰ সেতু বন্ধনৰ ভূমিকা পালন কৰিবলৈ অসম সদায়ে আগ্ৰহী আৰু প্ৰস্তুত বুলিও একেটা বাৰ্তাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। সম্ভাব্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি সন্ধিয়া উত্তৰ লখিমপুৰ নগৰত জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জাৰি কৰা জাননী অনুসৰি আজি সন্ধিয়া 6:15ৰ পৰা 7:15ৰ ভিতৰত এই প্ৰস্তুতিমূলক আখৰা কৰা হ'ব। নগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৰূপায়িত হৈ থকা দুখন অভিলাষী আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। স্বচ্ছ ভাৰত মিছন, গ্ৰামীণ আৰু জনজীৱন মিছনৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত দীপংকৰ বৰ্মনৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আঁচনিসমূহৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বৈঠকত সহকাৰী আয়ুক্ত প্ৰিয়ংকা কাশ্যপৰ লগতে নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয় অভিযন্তা, কনিষ্ঠ অভিযন্তা আৰু অন্যান্য বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত বৈঠকখন আৰম্ভ হ'ব। আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। বৈঠকৰ অন্তত দল ঘোষণাৰ বাবে BCCIয়ে সংবাদমেল সম্বোধন নকৰে। বিপৰীতে BCCIয়ে বিশেষ লিংকৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে।

0: দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি চেন্নাইয়ে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কাৰ্তিক শৰ্মা সৰ্বাধিক 44 ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ পেট কামিন্ছে 3টা আৰু ছাকিৰ হুছেইনে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ঈশান কিষাণে 70 আৰু হেনৰিক ক্লাছেনে 47 ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। খেলখনত বিজয়ী হোৱাৰ সুবাদত হায়দৰাবাদে গ্ৰুপ পৰ্যায়ত নিজৰ আৰু এখন খেল বাকী থকা অৱস্থাতে সম্প্ৰতি 16 পইণ্ট লাভ কৰিছে। একেদৰে গুজৰাট টাইটানছ দলটোৱেও 16 পইণ্ট লাভ কৰি প্লে অফত স্থান নিশ্চিত কৰিছে। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 পইণ্টেৰে প্লে অফত উপনীত হৈছে। অৱশ্যে 13খন খেলৰ পৰা এই পৰ্যন্ত 12 পইণ্ট অৰ্জন কৰা চেন্নাইৰ দলটো প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ দৌৰত আছে। প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: যুদ্ধৰ পৰিস্থিতিৰ মাজতে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বেৰেলত 111 ডলাৰৰ বৃদ্ধি, 1 ডলাৰত হলগৈ 96.39 টকা। গভীৰ সংকটত বিশ্বৰ তৈল ভাণ্ডাৰ, ডঃ হিমন্ত বিশ্ব শৰ্মালে ভাৰত চাণক্য বঁটা। ঘৰুৱা সংযোগত 50%, ঔদ্যোগিক সংযোগত 100% পৰ্যন্ত বিদ্যুৎ মাচুল বৃদ্ধিৰ সম্ভাৱনা আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত স্থান লাভ কৰিছে। জলমেত্ৰ সম্পৰ্কীয় বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশজোৰা প্ৰকল্পৰ প্ৰথম পৰ্যায়তে গুৱাহাটী মহানগৰ অন্তৰ্ভুক্ত হোৱাৰ বিষয়ে অৱগত কৰাৰ বাতৰি দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অস্বাভাৱিকভাৱে দাম বৃদ্ধি কৰা বিপণীৰ বাতিল হ'ব অনুজ্ঞাপত্ৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত বজাৰৰ পৰিস্থিতিলৈ অনুষ্ঠিত পৰ্যালোচনা বৈঠকত এই নিৰ্দেশ দিয়াৰ বাতৰি দৈনিক জনমভূমি আৰু দি আছাম ট্ৰিবিউন কাকত দুখনে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নৰৱেৰ সৰ্বোচ্চ সন্মান দ্য ৰয়েল নৰৱেয়ান অৰ্ডাৰ অব মেৰিট প্ৰদান কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ইংৰাজী মাধ্যমতো পঢ়িব পাৰিব গণিত বিজ্ঞান। বিদ্যালয় শিক্ষা পৰিষদৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। দেশৰ চিকিৎসা বিজ্ঞানে হাওঁফাওঁৰ কৰ্কট ৰোগ নিৰাময়ৰ ঔষধ টেচেণ্ট্ৰিক মুকলি কৰাৰ গুৰুত্বপূৰ্ণ বাতৰি এটা অসমীয়া খবৰ কাকতখনে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী কাশ্যপ। শিৱসাগৰ জিলাৰ বৰপাত্ৰ দৌল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ছিলভিয়া ছালমা চুলতানাই কালি বেংগালুৰুত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 64 বছৰ। তেওঁ অৰুণোদয় সাহিত্য সভাৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4ৰ্দশ বৈঠক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অন্তৰ্বৰ্তীকালীন দায়িত্ব অৰ্পণ, দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ, 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত আজি গুৱাহাটীত বি চি চি আইৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু আই পি এলত কালি চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ প্লে অফ পৰ্যায়ত উপনীত।
2: আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমেই শুনক মনোমতী ছবিৰ পৰা প্ৰশান্ত বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মনোহৰ।

শ্রোতাসকলে শুনি আছে ছবিগীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত এইবাৰৰ শিল্পী উদিত নারায়ণ আৰু এলকা য়াগ্নিক, ছবি তালাশ।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জেতুকা পাতৰ দৰে ছবিৰ পৰা পলাশ গগৈৰ কথাৰে দীক্ষু আৰু জুবলীৰ কণ্ঠৰ এটি গীত।

রূপালীধ অনুষ্ঠানৰ শেষত শুনক বনজুই ছবিৰ পৰা ডক্টৰ ভূপেন হাজৰিকাৰ কথা আৰু কণ্ঠত এটি গীত।

শ্ৰোতাসকলে ৰূপালীধৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া সময় 9:45:21 গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, বিজিত শৰ্মা আৰু আছিফ আহমেদ। লগতে ষ্টুডিঅ'ত এয়া মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছোঁ গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে অনিমা ভট্টাচাৰ্যৰ কণ্ঠেৰে হীৰেণ গোস্বামীৰ কথাৰে এটি গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কেশৱ মহন্তৰ কথাৰে লক্ষ্মী ৰাহাঙৰ কণ্ঠৰ এটি গীত।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ সেৱিকা পাঠকৰ কণ্ঠৰে গীতৰ কথা অখিল চক্ৰৱৰ্তী।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই পম্পী মালাকাৰ।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল, ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জানোচোন হওক কি কি অনুষ্ঠানলৈ সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। খন্তেক পাছতেই অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 শুনিবলৈ পাব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান ডেইজি ডেকাৰ কণ্ঠত লোকগীত শুনিবলৈ পাব 6:10। ৬:30 শুনিবলৈ পাব ৰিকি তালুদৰৰ কণ্ঠত আধুনিক গীত। জীৱন জীয়াৰ মন্ত্ৰ শীৰ্ষক প্ৰামাণ্য আলেখ্যখনিৰ প্ৰচাৰৰ সময় 7:20। যুগুতে আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। জে এইচ ফ্ৰিডালিন আৰু সংগীবৃন্দ, ৰিয়া হুছেইন আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ শুনিবলৈ পাব 7:50। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইখিনিতে জানোচোন আহক কি কি অনুষ্ঠানেৰেনো সজোৱা হৈছে আমাৰ কাইলৈ যুৱবাণী। কাইলৈও আজিৰ একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। একক ছবিৰ গীত শুনিবলৈ পাব 6:10। 6:30 শুনিবলৈ পাব খয়াল। 7:20 আগবঢ়োৱা হ'ব এখনি নাটক। লোকগীত শুনিবলৈ পাব 7:50 পৰা। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ কাইলৈ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰথমে শুনাবলৈ লৈছো ৰত্নাকৰ ছবিখনৰ পৰা এই গীতটি।

জুবিন গাৰ্গ আৰু শতাব্দীৰ কণ্ঠৰ ৰত্নাকৰ ছবিখনৰ পৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক জুবিন গাৰ্গ আৰু হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠৰ ৰত্নাকৰ ছবিখনৰ পৰাই এই গীতটি।

শ্ৰোতাসকলে গীত শুনি আছে ৰত্নাকৰ ছবিখনৰ পৰা। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক জুবিন গাৰ্গ আৰু নবনীতা শৰ্মা বৰাৰ কণ্ঠৰ এই গীতটি।

ইমান পৰি শ্ৰোতাসকলে ৰত্নাকৰ ছবিখনৰ পৰা গীত শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক নদী মাথো বয় ছবিখনৰ পৰা ৰূপম ভূঞা, তৰালি শৰ্মা, সুবাসনা দত্ত আৰু সৌৰভ মহন্তৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক অংগৰাগ মহন্তৰ কণ্ঠত নদী মাথো বয় ছবিখনৰ পৰা এই গীতটি।

শ্ৰোতাসকলে নদী মাথুবয় ছবিখনৰ পৰা গীত দুটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক তাৰে জমিন পৰ ছবিখনৰ পৰা এই গীতটি।

শংকৰ মহাদেৱন আৰু সংগীতবিন্দৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক শংকৰ মহাদেৱনৰ কণ্ঠৰে তাৰে জমিন পৰ ছবিখনৰ পৰাই অন্য এটি গীত।

তাৰে জমিন পৰ ছবিখনৰ পৰা গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো লাগান ছবিখনৰ পৰা এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ 10টা পদ। প্ৰাৰ্থী ইকনমিক্স ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স মেথামেটিক্স মেথামেটিকেল ষ্টেটিষ্টিক্স এপ্লাইড ষ্টেটিষ্টিক্স কোৱান্টিটিভ ইকনমিক্স ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, উইণ্ডৰ মেকানিক, ডিজেল হিট ইঞ্জিন টাৰ্ণাৰ মেকানিক্স, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকাও হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চ ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ ইমানেই।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, 1,000 কোটি টকাতকৈ অধিক ব্যয়েৰে ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ পৰিকল্পনা। কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক সম্পন্ন। ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক। সপ্তাহজোৰা জনজাতি গৌৰৱ উৎসৱত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত অৱদানক সন্মান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে 1,459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। GIS আধাৰিত পয় প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰীয় বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকাৰো অধিক ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্প পত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত

0: শতাংশলৈ। বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ব্ৰহ্মপুত্ৰ বৰ্ড কি আজ মিটিং মে বহুত সে নিৰ্ণয় কিয়ে গয়ে হে এক তো ষ্টেট ৱাটাৰ ৰিফৰ্ম ফ্ৰেমৱৰ্ক কা এক বুক কা ভি হমনে অনাৱৰণ কিয়া হুৱা হে অৰ পহলি বাৰ পশ্চিম বংগাল অৰ সিকিম কো ভি ইছকে অন্দৰ মেম্বৰশ্বিপ দি গই হে অৰ সিকিম কে ৰিপ্ৰেজেণ্টেটিভ ভি আজ ইয়াহ পৰ মৌজুদ থে অৰ উনহনে বহুত খুশি ভি ব্যক্ত কি হে। ডিজিটাল ট্ৰান্সফৰ কে লিয়ে ভি ব্ৰহ্মপুত্ৰ বৰ্ড কে দ্বাৰা কোশিশ হো ৰহি হে। সবি ৰাজ্যো কে লিয়ে ডিপিআর বনা কে দে জো ব্যৱস্থা হে নর্থ ইস্ট কে রাজ্যো কে লিয়ে মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদি সাহেব কে তরফ সে বিশেষ ধ্যান দিয়া যাতা হে ইনফ্রাস্ট্রাকচার কে লিয়ে ভি ইসকে ডেভেলপমেন্ট কে লিয়ে ভি অর উসকে কারণ নর্থ ইস্ট কে রাজ্যো কে অন্দর এক ডেভেলপমেন্ট কি ভুখ লগি হে এক উসকে অন্দর স্পর্ধা ভি হো রহি হে।
0: এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বৰ্ডৰ ভৱিষ্যৎ কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
2: ये हमारे लिए एक सुनहरा मौका है क्योंकि ब्रह्मपुत्र बोर्ड के जरिए अगले दिनों में हमारे जो रिवर सिस्टम है ब्रह्मपुत्र बराक एंड ऑल अदर नॉर्थ ईस्टर्न रीजन में उसको सही कैसे उपयोग किया जाए और मोड ऑफ ट्रांसपोर्टेशन से लेकर वाटर के जरिए अपने विकास की सिलसिले में हम कैसे एकत्रित होकर सही परियोजना प्रस्तुत करके हम आगे बढ़े इस सिलसिले में आज डिटेल में बात हो रहा है। मुझे बहुत अच्छा लगा क्योंकि हमारे सीआर पटेल साहब हमारे जल शक्ति मंत्री उन्होंने ये आयोजन की है मैं उसको विशेष रूप से धन्यवाद देना चाहता हूँ।
0: মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডঃ লালৰোজামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ আহান জনায়। তেওঁ কয় যে এজনো যোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। তেওঁ লগতে বিএলওসকলক সংশোধনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হবলৈ আহান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মেত ৰাজ্যখনত বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
3: ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে এলানি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। নগাঁও জিলাত এই বৈঠকত অংশগ্ৰহণ কৰি জিলা আয়ুক্তই জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু শিক্ষা আৰু স্বাস্থ্য বিভাগৰ অগ্ৰসৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। কৃষি, লোকনিৰ্মাণ, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আৰু জলসিঞ্চনৰ দৰে বিভাগসমূহত চলি থকা উন্নয়নমূলক কাম কাজৰ শেহতীয়া অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে এই সভাত অসমাপ্ত কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত গুণগত মান অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। নলবাৰী জিলাৰো বিভিন্ন স্থানত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজসমূহৰ সময় অনুযায়ী ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আজি জিলা উন্নয়ন সমিতিৰ এখন সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাত জনসাধাৰণে যাতে ফলপ্ৰসূ সেৱা লাভ কৰে তাক নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। সমন্বিত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি তথা ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকলৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থাকে। তামোলপুৰতো জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম কাজ, চলি থকা আঁচনিৰ পৰ্যালোচনা, খালী পদ পূৰণৰ দৰে বিষয়ত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সভাখনত বিটিচিৰ সচিব অঞ্চুলা বসুমতাৰীয়ে অংশগ্ৰহণ কৰে। বিষয়াসকলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰিবলৈ বিটিচিৰ সচিবগৰাকীয়ে আহান জনায়। ইয়াৰ লগতে বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি উন্নয়নমূলক কাম কাজসমূহ আগবঢ়াই নিয়াৰ বিষয়টো আজি আলোচনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজিত জনজাতীয় গৌৰৱ উৎসৱৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া সমজিলাত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়।

0: ডিমৰিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত অন্তৰ্ভুক্তিমূলক উন্নয়ন, সাংস্কৃতিক সংৰক্ষণ আৰু জনজাতিসমূহৰ সবলীকৰণৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। শিৱসাগৰ জিলাতো জনজাতি গৌৰৱ উৎসৱৰ অংশ হিচাপে জনভাগিদাৰী অভিযানৰ অধীনত ডিমো উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম পানীদিহিং গাঁও পঞ্চায়তত জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে সজাগতামূলক আৰু জনহিতকৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰপেটা জিলাতো আজি চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত সুবাদ জনভাগিদাৰী অভিযানৰ অধীনত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। সুবাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত আজি অঞ্চলটোৰ বিভিন্ন বয়সৰ জনজাতীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শতাধিক লোকে এই শিবিৰত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে আজি কৃষি বিভাগৰ পৰাও এটা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আধুনিক কৃষি ব্যৱস্থা, কৃষিখণ্ডত গ্ৰহণ কৰা চৰকাৰৰ বিভিন্ন আঁচনি বিষয়ে কৃষিজীৱী ৰাইজক কাৰ্যসূচীৰ জৰিয়তে অৱগত কৰা হয়। সামাজিক বনানীকৰণ বিভাগৰ উদ্যোগতো বিভিন্ন মূল্যৱান গছৰ পুলি এই অভিযানৰ অংশ হিচাপে বিতৰণ কৰা হয়। নগাঁও জিলা জনজাতি গৌৰৱ উৎসৱৰ লগত সংগতি ৰাখি জনভাগিদাৰী অভিযানৰ অধীনত বিভিন্ন ঠাইত ৰাজহুৱা সভা আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বগৰীগুৰি আৰু ৰহাত জলজীৱন আঁচনি, শিক্ষাৰ ক্ষেত্ৰত বিনামূলীয়া কিতাপ আৰু খাদ্য, কৃষি আৰু স্বাস্থ্যখণ্ড চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা হয়। বাক্সা জিলাতো জনজাতীয় গৌৰৱ উৎসৱৰ কাৰ্যসূচীত কালিৰে পৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দৰং জিলাৰ দলগাঁও ৰাজচক্ৰ অন্তৰ্গত বালু গাঁৱত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। অঞ্চলটোত অবৈধভাৱে ৰাজহুৱা ভূমি দখল কৰি একাংশ দোকান পোহাৰ উচ্ছেদ কৰা হয়। এই দখল সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰাৰ পাছত দলগাঁও ৰাজচক্ৰ বিষয়া মানৱজ্যোতি বৰাৰ নেতৃত্বত এটা দলে বালুগাঁৱত উচ্ছেদ অভিযান চলায়। এই অভিযান সন্দৰ্ভত ৰাজচক্ৰ বিষয়া মানৱজ্যোতি বৰাই এইদৰে কয়।
1: বহুদিনৰ পৰা আমি পাব্লিক কমপ্লেইন পাই আছিলোঁ। ইয়াৰ আমাৰ বালুগাঁও বজাৰৰ যি দুই কাষে আমাৰ অবৈধভাৱে কিছুমান দোকান গঢ় লৈ উঠিছিলে আৰু আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু পাব্লিকৰ অনুৰোধ অনুসৰি আমি আজি উচ্ছেদ অভিযানটো কৰিছোঁ, যাতে আমাৰ এই হাইৱেৰ ওচৰৰ ৰোড ছাইড আমাৰ ইলিগেল যিখিনি মাৰ্কেট আছে সেইখিনি উচ্ছেদ কৰিলে ইয়াতে যিটো ট্ৰেফিকৰ সমস্যা হয়, আমি দেখোঁ বিশেষকৈ বুধবাৰৰ দিনটোত ইয়াতে বহুত আমাৰ হাইৱেৰ দুই কাষে ট্ৰেফিকৰ সমস্যা হয়। গতিকে সেইটো কাৰণে আমি তেওঁলোকক অলৰেডি কৈছিলোঁ, বহুতে তেওঁলোকে নিজে ভাঙি লৈ গৈছে, তথাপিও যিসকলে এতিয়াও বহি আছে গতিকে সেইখিনিক আজি আমি উচ্ছেদ কৰিছোঁ যাতে সমস্যাটো নাইকিয়া হয় ইয়াৰ পৰা বজাৰত।
0: সেনাবাহিনীত 2027 বৰ্ষৰ বাবে অগ্নিবীৰ জে চি অ' আৰু নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা CEE 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। গুৱাহাটী নাৰেঙ্গীৰ সেনা নিযুক্তি কাৰ্যালয়ে এই কথা ঘোষণা কৰিছে। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 14 দিন পূৰ্বে সেনাবাহিনীৰ অফিচিয়েল নিযুক্তি ৱেবছাইট joinindianarmy.nic.in পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পঞ্জীয়নকৃত সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহৰ প্ৰিণ্ট আউট 31 মে'ৰ পূৰ্বে ল'ব লাগিব, কিয়নো সমূহীয়া প্ৰৱেশ পৰীক্ষাত উপস্থিত থকাৰ বাবে প্ৰৱেশ পত্ৰ থকাটো বাধ্যতামূলক। নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত শেহতীয়া তথ্য, পৰীক্ষা সম্পৰ্কীয় নিৰ্দেশনা আৰু অন্যান্য গুৰুত্বপূৰ্ণ অধিসূচনাৰ বাবে প্ৰাৰ্থীসকলক নিয়মীয়াকৈ অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে।
2: মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত মুখ্যমন্ত্ৰী লালডু অমাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিৰাজ্যৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাৰ্মিট উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছিল। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমান বন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকলক অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিছে। তামোলপুৰৰ পাগলাদিয়া নদীপাৰত শ্বেৰজা ফাউণ্ডেশ্যন তামোলপুৰৰ উদ্যোগত বন বিভাগ তথা এছ এছ বিৰ 64 নম্বৰ বেটেলিয়নৰ সহযোগত আজি বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ অঞ্চলটোত 10 লাখ গছপুলি ৰোপণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিলাষী অভিযানৰ প্ৰথম পৰ্যায় আজি বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টিন টিগগাই শুভাৰম্ভ কৰে। কাৰ্যসূচীত তামোলপুৰ জিলা বন প্ৰাধিকৰণ বিষয়া ধীৰেন্দ্ৰনাথ বসুমতাৰীৰ লগতে শ্বেৰজা ফাউণ্ডেশ্যনৰ সদস্যসকল উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বাঁহ কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা 42 কাৰ্টন চিগাৰেট জব্দ কৰে। এই কাৰ্টনসমূহত 21,000 পেকেট চিগাৰেট অবৈধভাৱে বিক্ৰীৰ বাবে অনা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। লখিমপুৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে উত্তৰ লখিমপুৰ চহৰৰ দৈনিক বজাৰসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু লভ্যতাৰ ওপৰত নজৰ ৰাখিবলৈ আজি এটা মূল্য নিৰীক্ষণ অভিযান চলায়। এই অভিযানকালত বিষয়াসকলে ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰদৰ্শিত মূল্যও পৰীক্ষা কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। আজি গুৱাহাটীত বি চি চি আইৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত বি চি চি আইয়ে বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু কে এল ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15 জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াস আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে 1খন টেষ্ট মেচ আৰু 3খন এদিনীয়া খেল খেলিব। ১,০০০ কোটি টকাতকৈ অধিক ব্যয়েৰে ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ কৃত্ৰিম বান্ধৰ পৰিকল্পনা। কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা পৰিষদৰ 4থ বৈঠক সম্পন্ন। ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক। সপ্তাহজোৰা জনজাতি গৌৰৱ উৎসৱত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত অৱদানক সন্মান। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: He will travel to Italy today on the fifth and final leg of his five-nation tour. More from our correspondent covering the Prime Minister's visit.
1: Prime Minister Narendra Modi is all set to arrive today in Italy for the final stop of his five-nation tour. And the visit is expected to give a fresh push to India-Italy's strategic ties across several important sectors. Collaborations related to trade, investment and industrial partnerships are likely to be announced as both countries are looking to strengthen their economic engagement and exploring new areas of cooperation. Trade ties that are already on strong footing are expected to grow even further after the high-level talks during the visit. Suparna Bhatia for Akashvani from Rome.
0: Union Home and Cooperation Minister Amit Shah today said Bastar Division of Chhattisgarh will emerge as the country's most developed tribal region within the next 5 years. Addressing the media in Jagdalpur, Mr. Shah said that after making Bastar free from Naxalism, the centre and the Chhattisgarh government have jointly prepared a scientific roadmap for the region's development. In West Bengal, Trinamool Congress candidate Jahangir Khan today announced the withdrawal of his nomination for the by-election to the Falta Assembly constituency to be held on Thursday. Mr. Khan, in a statement, said his decision was aimed at ensuring peace and development in the region and welcomed the special package announced for Falta by the new BJP-led government. In a statement, the Trinamool Congress said Jahangir Khan's withdrawal was his personal decision and not that of the party. With Khan out of the fray, the contest will now be among BJP candidate Devangshu Panda, Congress nominee Abdul Razak Moilla, and CPIM candidate Shambhunath Kurmi. In cricket, the Indian squads for the Test and ODI series against Afghanistan were announced today with several notable changes across both formats. Wicketkeeper batter Rishabh Pant has been removed as vice-captain of the Test side and also dropped from the ODI squad. Wicketkeeper batter KL Rahul has been named the new vice-captain of the Test team to be led by Shubman Gill. In IPL cricket, Rajasthan Royals won the toss and opted to bowl against Lucknow Super Giants in Jaipur. The match will begin at 7:30 p.m. The Kremlin today confirmed that Russian President Vladimir Putin will attend the BRICS summit, scheduled to be held in September this year in New Delhi under India's chairmanship. And that is the end of this news bulletin.
2: Eya Akashvani. বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে নৰৱেৰ ৰাজধানী অছলত আজি তৃতীয় ভাৰত নৰ্ডিক শীৰ্ষ সন্মিলন আৰম্ভ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আমেৰিকাৰ পাৰমাণৱিক উদ্যোগৰ কেইবাগৰাকীও প্ৰতিনিধিৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত আজি নতুন দিল্লীত নীট ইউ জি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় আৰু অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলটো বাছনি কৰা হৈছে। নৰৱেৰ ৰাজধানী অছলত আজি তৃতীয় ভাৰত নৰ্ডিক শীৰ্ষ সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নৰৱে, ছুইডেন, আইচলেণ্ড, ফিনলেণ্ড আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে 2022 চনত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত সন্মিলনৰ পাছত ভাৰত আৰু নৰ্ডিক ৰাষ্ট্ৰসমূহৰ মাজত ক্ষেত্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই সন্মিলন অনুষ্ঠিত হৈছে। এইবাৰৰ এই সন্মিলনত প্ৰযুক্তি আৰু উদ্ভাৱন, বহন ক্ষমতা, নবীকৰণযোগ্য শক্তি আৰু ডিজিটাইজেচন আদি খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। ইয়াৰ লগতে এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু নৰ্ডিক অঞ্চলসমূহৰ মাজত বাণিজ্য আৰু বিনিয়োগ অধিক শক্তিশালী কৰাৰ দিশতো আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে নৰ্ডিক অঞ্চলসমূহৰ সৈতে ভাৰত দ্বিপাক্ষিক বাণিজ্য বৰ্তমান প্ৰায় $19 বিলিয়নলৈ উন্নীত হৈছে। এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু নৰ্ডিক ৰাষ্ট্ৰসমূহৰ মাজৰ বহুপাক্ষিক সহযোগিতা অধিক সম্প্ৰসাৰণ কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনাৰ সুযোগ প্ৰদান কৰিব। সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টৰুণ ফাস্টাডট্টি, ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেট্ৰি অৰ্প আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে

ফেডেৰিকছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজৰ প্ৰতিৰক্ষা আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাই হৈছে তেওঁৰ ভ্ৰমণৰ মূল উদ্দেশ্য। শ্ৰীসিঙে লগতে কয় যে এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন খণ্ডত সহযোগিতা অধিক সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। দক্ষিণ কোৰিয়াৰ ভ্ৰমণৰ সময়ত শ্ৰীসিঙে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দুয়োগৰাকী মন্ত্ৰীয়ে দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ন ন সুযোগ অন্বেষণ কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিভিন্ন বিষয়ৰ সন্দৰ্ভতো মত বিনিময় কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আমেৰিকাৰ নিউক্লিয়াৰ এনাৰ্জি ইনষ্টিটিউটৰ লগতে দেশখনৰ আগশাৰীৰ পাৰমাণৱিক উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত ছাষ্টেইনেবল হাৰ্নেচিং এণ্ড এডভান্সমেণ্ট অব নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আইন সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰা হয়। তেওঁ লগতে কয় যে এই আইনখনে ভাৰতৰ স্বচ্ছ শক্তি পৰিৱৰ্তন অধিক খৰতকীয়া কৰাৰ লগতে প্ৰযুক্তিগত অংশীদাৰিত্ব অধিক গভীৰ কৰিব। আজিৰ আলোচনাই ভাৰতৰ পাৰমাণৱিক শক্তি ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিব বুলিও বাৰ্তাটোত বিত্তমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ভাৰতৰ পাৰমাণৱিক খণ্ডত গোলকীয় অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপসমূহৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পসমূহত ভাৰতে এতিয়া 49% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিছে বুলি প্ৰতিনিধি দলটোক অৱগত কৰে। প্ৰযুক্তি সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্বই ভাৰতৰ পাৰমাণৱিক পৰিৱেশতন্ত্ৰত উদ্ভাৱন আৰু স্থিতিস্থাপকতাক উৎসাহিত কৰিব বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত আজি নতুন দিল্লীত নীট UG পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি শ্ৰীপ্ৰধানে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে। তেওঁ কয় যে পূৰ্বতে ধৰা পৰা সকলো বিসংগতি সম্পূৰ্ণৰূপে নিৰ্মূল কৰি এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহত সুৰক্ষাৰ সকলো নীতি নিয়ম সঠিকভাৱে পালন কৰাৰ লগতে পৰীক্ষা সময়ত সূক্ষ্ম নিৰীক্ষণ পদ্ধতি অৱলম্বন কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। সম্পূৰ্ণ পৰীক্ষা ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক অধিক তৎপৰ হবলৈও তেওঁ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি বিকশিত ভাৰতৰ যাত্ৰা অধিক ত্বৰান্বিত কৰাৰ লগতে প্ৰতিযোগিতামূলক সামৰ্থ বৃদ্ধিৰ বাবে ঔদ্যোগিক খণ্ড আৰু চৰকাৰৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে সকলো পক্ষকে আহান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত 2026 ভাৰত ব্যৱসায় সংস্কাৰ শীৰ্ষ সন্মিলনত ভাষণ দি আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ বৰ্তমানৰ পৰিস্থিতি আৰু ভূ ৰাজনৈতিক অনিশ্চয়তাত ভাৰতে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে সুবিধা গ্ৰহণ কৰিব পাৰে। এই সময়ছোৱাত ভাৰতে ব্যৱসায়িক প্ৰক্ৰিয়াসমূহ শক্তিশালী আৰু দ্ৰুত গতিৰে সংস্কাৰ সাধন কৰাৰ লগতে যোগান শৃংখলা সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিত ব্যৱসায়ীসকলক আতংকিত নহবলৈ আহান জনাই তেওঁ কয় যে এই সময়ছোৱাত তেওঁলোক অধিক সতৰ্ক হোৱা উচিত। ভাৰতে কোভিড-19ৰ দৰে অপ্ৰত্যাশিত প্ৰত্যাহ্বানসমূহ ইতিমধ্যে সফলতাৰে অতিক্ৰম কৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে বৰ্তমান উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে সপ্ৰতিভ আৰু দক্ষ ব্যৱসায়িক পদ্ধতি আহৰণ কৰিবলৈ প্ৰয়াস কৰা উচিত। গোলকীয় সমৰ্থন কেন্দ্ৰ GCCৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয় যে দেশত বৰ্তমান 1800টা GCC কাৰ্যক্ষম হৈ আছে। এই GCCসমূহে প্ৰায় 20 লাখ লোকক প্ৰত্যক্ষভাৱে আৰু প্ৰায় 1 কোটি লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুবিধা দিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে ভাৰতক শেহতীয়াকৈ বিশ্বস্ত অংশীদাৰ হিচাপে স্বীকৃতি দিয়াৰ প্ৰসংগও কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ভাষণ প্ৰসংগত উল্লেখ কৰে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই কয় যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই গোচৰৰ সংখ্যা হ্ৰাস কৰা আৰু অমীমাংসিত হৈ থকা গোচৰসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি ডঃ মন্দাভিয়াই কয় যে নিধি আপকে নিকট কাৰ্যসূচীৰ জৰিয়তে গোচৰসমূহৰ আগতীয়াকৈ চিনাক্ত কৰাৰ লগতে ক্ষিপ্ৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে।
এই ব্যৱস্থাৰ বাবে

0: 2024 চনৰ 1 এপ্ৰিললৈকে নিষ্পত্তিবিহীনভাৱে থকা প্ৰায় 5000 গোচৰৰ আধাতকৈও অধিক শেহতীয়াকৈ নিষ্পত্তি কৰা হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে শ্ৰম আইন অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংস্থাটোৱে জনসম্পৰ্ক বৃদ্ধি আৰু সেৱাসমূহ অধিক সুশৃংখলিত কৰাৰ বাবে হোৱাটছএপৰ মঞ্চ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ লগতে কয় যে আন বিভিন্ন কাৰণত যিসকল লোকৰ গোচৰসমূহ অমীমাংসিত হৈ আছে তেওঁলোকৰ বাবে হোৱাটছএপৰ জৰিয়তে এই গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। আজি গুৱাহাটীত বিচিচিআইৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত বিচিচিআইয়ে বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু কে এল ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15-জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ছানৰাইজাৰ্ছ হায়দৰাবাদ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নৰৱেৰ ৰাজধানী অছলত আজি তৃতীয় ভাৰত নৰ্ডিক শীৰ্ষ সন্মিলন আৰম্ভ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 3দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আমেৰিকাৰ পাৰমাণৱিক উদ্যোগৰ কেইবাগৰাকীও প্ৰতিনিধিৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত আজি নতুন দিল্লীত নীট ইউ জি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আৰু অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলটো বাছনি কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জীৱন জীয়াৰ মন্ত্ৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য। আলেখ্যখনি যুগুতাই আগবঢ়াইছে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।
2: জীৱন সংগ্ৰাম আৰু এমুকুৰা হাঁহি, অৱসাদক দূৰ কৰি সংগ্ৰামক আলিংগন কৰি বহু সময়ত বহুজনে ক্ষুদ্ৰ ব্যৱসায়ীৰে জীৱন জীয়াৰ বাট মোকলাইছে।
3: প্ৰিয় শ্ৰোতা, কেতিয়াবা বাৰু মহানগৰীৰ হৃদস্পন্দন ফাঁচী বজাৰলৈ আহিছেনে? সৰু সৰু গলিবোৰত থকা ফুলৰ দোকানৰ দোকানী, কাপোৰৰ দোকানৰ দোকানী, মুচি ৰিক্সা চালকজনৰ জীৱন সংগ্ৰামৰ যুঁজখন কেনেকুৱা হ'ব পাৰে কেতিয়াবা ভাবি চাইছেনে?
2: বলক আজি আপোনালোকক লৈ যাম তেওঁলোকৰ কাষলৈ। তেওঁলোকে মনৰ ভাৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিবও পাৰে, বা আপোনাৰ মোৰ দৰে সংগ্ৰামৰ সকলো কাহিনী তেওঁ নক'বও পাৰে, কিন্তু তেওঁলোকৰ চকুতে প্ৰতিস্ফুট হৈ থাকে প্ৰতিপল জীয়াই থকাৰ দুৰ্বাৰ আশা।

0: নমস্কাৰ, আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম বিবেক মালাকাৰ, মই হাজোৰে বাসিন্দা হয়। ইয়াতে কৰ্ম অনুযায়ী মই ইয়াতে ফেঞ্চি বজাৰতে থাকোঁ এতিয়া, আৰু ঘৰ মোৰ হাজোতে।
0: পোনপ্ৰথমে আপোনাৰ পৰা আমি জানিব বিচাৰিম, যিহেতু ফাঁচী বজাৰলৈ সোমাই আহিলেই পৰিলক্ষিত হয়

0: এই ফুলৰ দোকানসমূহ, আপুনি কেতিয়াৰ পৰা এই ফুলৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে?
1: আমাৰ এই বিজনেছখন আমাৰ দেউতাই চলোৱা, এইটো 2000ৰ আগৰে দোকান হয়, এতিয়া মই 5 বছৰমানৰ পৰা চলাই আছো দোকানখন।
0: আৰু যিহেতু আপুনি কেঁচা ফুলসমূহ ইয়াত ৰখা পৰিলক্ষিত হৈছে, ফুলৰ দোকান বুলি ক'লে আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ ফুলৰ থোপা হওক, পূজা পাতলত লগা ফুল হওক, আৰু লগতে বৰমালা আৰু বিভিন্ন যিসমূহ উৎসৱ পাৰ্বণত লাগতিয়াল যিসমূহ ফুল হয়, এই ফুলসমূহ আপুনি ইয়াত ৰাখিছে। এই ফুলসমূহ বাৰু আপুনি ক'ৰ পৰা আনে?
1: এইটো আমাৰ আহে বেছিভাগ কলকাতাৰ পৰা, আৰু কিছুমান যিখিনি এক্সপৰ্ট কোৱালিটিৰ ৰোজ আহে সেইখিনি আহে পুনেৰ পৰা, আৰু যিখিনি কিচাম তিমাম জিপচি জিপচি আহে সেইখিনি আহে বেংগালোৰৰ পৰা, এই তিনিটা জেগাৰ পৰা।
0: অসমত তেনেকুৱা ফুল পোৱা নাযায় নেকি বাৰু?
1: অসমত পায়, কিন্তু কোৱালিটিটো আৰু কোৱান্টিটিটো অলপ বেয়া, কোৱান্টিটিটো ইমান দিব নোৱাৰে, কোৱালিটিটো ইমান হেভি নহয়।
0: হয়, আৰু যিহেতু কেঁচা ফুল আপোনালোকে বিক্ৰী কৰে, কেতিয়াবা যিসমূহ সজীৱ ফুল থাকে, এই সজীৱ ফুলৰ ক্ষেত্ৰত আপুনি কেতিয়াবা হেঙাৰ সন্মুখীন হৈছে নেকি এই ব্যৱসায়ত? কাৰণ যিহেতু আপোনালোকে দেখা পোৱা যায় যে কেঁচা ফুল বিক্ৰী কৰে, মৰহি যোৱাও পৰিলক্ষিত হয় কিছু কিছু ক্ষেত্ৰত, এই ক্ষেত্ৰত আপুনি কি ক'ব?
1: হেঙাৰটো এনেকুৱা নাই, অফ চিজন হ'লে কিছুমান কেতিয়াবা ৱেষ্টেজ হয়, সেইখিনি আকৌ নেক্সট চিজনত ৰিকভাৰী হৈ যায়, বাকী এনেকুৱা হেঙাৰ একো নাই। অকণমান কেঁচা বস্তু যেতিয়া লছ হয়, লছ আৰু ইম্পৰ্ট কৰি অনা বস্তু যেতিয়া অলপমান দামটো অকণমান বেছিকৈ ল'বলগীয়া হয়, যে 50% বেনিফিট টাইপৰ এনেকুৱা ল'ব লগা হয়, কাৰণ 50% ফুলটো আমাৰ ৱেষ্টেজে হৈ যায়।
0: আৰু সংৰক্ষণ আপোনালোকে কেনেকৈ কৰে এই ফুলসমূহ? যিহেতু আপোনালোকে গম পোৱা মতে আপুনি যিহেতু জনাইছে যে আপোনালোকে বাহিৰৰ পৰা এই ফুলসমূহ আনে, গতিকে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ সজীৱ কৰি ৰাখিবলৈ আপোনালোকে কি কৰে?
1: আমাৰ যিখিনি কলকাতাৰ পৰা আহে ফ্লাৱাৰ্ছখিনি, তাত প্ৰায়ভাগ আমি এইবিলাক থাৰ্মকলৰ বক্সত বৰফৰ লগত ৰখা যায়, আৰু যিখিনি বেংগালোৰৰ পুনেৰ পৰা আহে সেইখিনি আমি বাল্টিঙত পানী পানী দি পেলাই আৰু ড্ৰেছিং কৰিব লাগে।
0: আচলতে আমি ভবাই নাছিলোঁ, আমি ফুলসমূহ ক্ৰয় কৰোঁ, ইমান ধুনীয়া ধুনীয়া ফুল আপোনালোকে বিক্ৰী কৰে আৰু আমি ক্ৰয় কৰোঁ, কিন্তু গ্ৰাহক হিচাপে আমাৰ মনলৈ কেতিয়াবা যদিও প্ৰশ্ন আহে, তথাপিও আমি ইমানখিনি ভাবি নাপাওঁ যে আপোনালোকে ইমান সুন্দৰকৈ ফুলসমূহ সজীৱ কৰি ৰাখে। আমি এনেধৰণে ভাবোঁ যে আপোনালোকে সদায় আনে, সদায় বিক্ৰী কৰে, কিন্তু ইমান সুন্দৰকৈ এটা আচলতে দীৰ্ঘদিনীয়া পৰিকল্পনাৰে আপোনালোকে সংৰক্ষণ কৰি গ্ৰাহকক বিক্ৰী কৰে, এই ক্ষেত্ৰত সঁচাই আপোনালোকৰ যি ব্যৱসায় শলাগ ল'বলগীয়া। আৰু যিহেতু আপুনি জনাইছে যে আপোনাৰ পিতৃয়ে কাৰ্যত জড়িত হৈ আছিলে, গতিকে আপোনাৰ পিতৃয়ে আপোনালোকক প্ৰত্যেকজন সন্তানক ইমান সুন্দৰকৈ ডাঙৰ দীঘল কৰিলে, নৱপ্ৰজন্মক এই ব্যৱসায়ৰ ক্ষেত্ৰত কেনেদৰে জড়িত হ'ব লাগে তাৰ আপোনালোকে ইমান সুন্দৰকৈ এটা জ্ঞান দিলে, যেন আপোনালোকেও এই ক্ষেত্ৰত কাম কৰি জীৱন নিৰ্বাহ কৰিব পাৰে, এই ক্ষেত্ৰত আপোনাৰ পিতৃৰ পৰা আপুনি এই জ্ঞান লাভ কৰিলে। আপুনি দেউতাৰ বিষয়ে কি ক'ব?
1: দেউতাটো আমাৰ, আমি যেতিয়া জন্ম পাইছিলোঁ তাৰ আগৰে পৰা বিজনেছৰ লগত জড়িত, অকল ফুলৰ লগতে, তেতিয়া বাৰু ইমান সেই ইম্পৰ্টৰ ব্যৱস্থা নাছিলে, তো ফ্লাইটত কিছু সামগ্ৰী আহিছিলে 10 কিলো ৱেটত আহে, এতিয়া বিভিন্ন ধৰণৰ ট্ৰান্সপৰ্টৰ সুবিধা হৈ গ'ল, যেনে ট্ৰেইনত আহে, বাছত আহে, ফ্ৰ'জেন হৈ আহে, এইখিনি ব্যৱস্থা এতিয়া আমাৰ নতুন প্ৰজন্মখিনিয়ে কৰিলে বেছি ভাল হয়। দেউতাহঁতৰ আৰু ইমান হেৰি নাই না, টেকনিকেল লাইনত ইমান এটা যাব নোখোজে যে ফ্লাইটৰ ভাড়া দিম, কি লৈ ৱেইট কৰিম, এতিয়া যিমানখিনি ফ্লাইটৰ বস্তু আহে সেইখিনি কি লৈ হিচাপত আহে, সিমানখিনি দেউতাহঁতে মানে ভেজালটো নিবিচাৰে, এতিয়া অকণমান উঠি অহা ল'ৰা ছোৱালীয়ে কৰিলে ভাল হয়।
0: হয়, এই ফুলৰ ব্যৱসায় যি কৰি আছে দোকানসমূহ, তাৰ মাজত আপুনিও এজন অন্যতম। আমি যিহেতু বৰ্তমান গম পাইছোঁ যে আগতে ফুলৰ যিবোৰ চাহিদা আছিলে, আগতে মানুহে বিচাৰে নাৰ্জী ফুল বা গোলাপটো আগৰ পৰাই চলি অহা বিভিন্ন ধৰণৰ ফুল, আজিকালি যিবোৰ ফুল পোৱা যায় সেই গ্ৰাহকে আজিকালি যিবোৰ ফুল মানুহক গিফ্ট হিচাপে দিবলৈ বা বৰমালত আজিকালি যিবোৰ ফুল ব্যৱহাৰ কৰে, আগতে যিহেতু দেখা পোৱা যায় যে নাৰ্জী ফুলেই বৰমালত ব্যৱহাৰ কৰা, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব ফুলৰ চাহিদা আৰু গ্ৰাহকৰ মাজত এই সম্পৰ্কটো বৰ্তমান?
1: নাই চাওক, আগতে ক'লোৱে মই ফ্লাইটৰ ইমান হেৰি সুবিধাটো নাছিলে, মানে আছিলে, ইউজ কৰিবলৈ অলপ হেৰি আছিলে, ইজি নহয় বস্তুটো, তো ইমান আৰু কলকাতাৰ যিটো গোলাপ হয় সেইটো আমাৰ অসমৰ নিচিনা একে কোৱালিটিৰ, প্ৰায় একে কোৱালিটিৰ, কাইট চাইট থাকে, বেছি হেভি নহয় আৰু এই লাষ্টিংটো কম এইটো ফুলৰ, সেইকাৰণে আৰু আগতে ইমান ইউজ নহৈছিলে, ক'লোৱে মই নতুন প্ৰজন্ম কৰিলে বস্তু সদায় ভাল হ'ব, আগবাঢ়ি যাব, এতিয়া ইম্পৰ্ট ৰজেছ আহে, হাইড্ৰেঞ্জিয়া আহে, বিভিন্ন ধৰণৰ ফুল আহে, যিবিলাক ফুল এতিয়া আমাৰ গুৱাহাটীত আহিয়ে পোৱা নাছিল সেইবিলাক ফুলো আহে, ব্যৱস্থা হৈ গৈ আছে, ব্যৱহাৰ কৰিব লাগিব। এইখিনি
0: বছৰৰ কোনচোৱা সময়ত বাৰু ফুলৰ বিক্ৰী বেছি হোৱা দেখা যায়?
1: আমাৰ সবতকৈ বেছি বিক্ৰী হোৱা মাহ হৈছে আঘোণ মাহত, সকলোতকৈ বেছি বিক্ৰী হয়, কাৰণ তেতিয়া সকলো ধৰণৰ বিয়া থাকে, যেনে আমাৰ অসমীয়া বিয়া, বাঙালী বিয়া, মাৰোৱাৰীসকলৰ বিয়া, সবৰে বিয়া থাকে, তেতিয়া বিক্ৰীটো বেছি হয়। আৰু বহাগতো হয়, বহাগত আমাৰ অসমীয়া বিয়া বেছি থাকে, আমাৰ অসমীয়া মানুহৰ মানে অকণ ক্ৰয়টো কম ফুলৰ প্ৰতি, মানে বেছি আৰু এক্সপেঞ্চিভ ফুল ইউজ কৰিব টান পায়। বাকী মাৰোৱাৰী সমাজখনৰ পৰা এই ফুলৰ এক্সপেঞ্চিভ হ'লেও তেখেতসকলে অকণমান ফুলৰ লগত বেছি, মানে সিহঁতৰ ফুলটো বেছি ফেভাৰেট হয়, সেইকাৰণে ভাল ভাল ফুল সিহঁতে লয় বেছিভাগ। তেনেকুৱাই আৰু, বাকী বিয়াৰ যিকেইটা মাহ আছে মাৰ্কেটত আমাৰ বিক্ৰীটো বেছি হয়, আৰু লগতে পূজা, দিৱালী, এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ ফুল ইউজ হোৱা প্ৰগ্ৰেম আছে, যেনে শিৱ পূজা, লক্ষ্মী পূজা, দুৰ্গা পূজা, এইবিলাকত আমাৰ ফুলৰ যিটো পিক ছিজন বুলি কয় সেইটো আৰম্ভ হৈছে।
0: আৰু আপোনাৰ পৰা জানিব বিচাৰিছো, যিহেতু আপোনাৰ পিতৃৰ লগতে আপুনিও এই কৰ্মত বৰ্তমান জড়িত হৈ আছে, আপোনাৰ ঘৰতো ফুলৰ খেতি কৰা হয় নেকি?
1: আমাৰ ঘৰত ফুলৰ খেতি আছে, এনেকুৱা নাৰ্জি ফুলৰ আছে, এইবাৰ মই লোকেল মুগ্ৰা যিটো ব্যৱহাৰ কৰে চুলিত সেইটো লগালো, হাইড্ৰেঞ্জিয়া লগাইছো, তাৰপৰা লিলি লগাইছো, দুটা লগাইছো, কিন্তু আমাৰ ইয়াতে কোৱান্টিটিটো কমে আৰু ৰেটটো নিমিলে, পাৰ্থক্য সেইখিনি আমাৰ ইয়াতে খেতি কৰিলে যিখিনি লাভ হ'ব বাহিৰত, মানে বাহিৰৰ পৰা সেইটো দামতে পঠাই দিব পাৰিব, আমাৰ ইয়াতে যিটো ৰেটত আমি খেতিখন কৰিম সেই ৰেটত সিহঁতে তাৰ পৰাই দি দিব পাৰে, মানে এক্সপৰ্টটোৱে বেছি কম সস্তা হৈ যায়, সেইখিনিয়ে।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ ঘৰত খেতি লগতে আপুনি এই ফুলৰ ব্যৱসায়ৰ লগত বৰ্তমান জড়িত, আপোনাক আমাক আপুনি সময় দিয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: বছৰ বছৰ ধৰি একেটা ব্যৱসায়তে তেওঁৰ পিতৃ এই ফুলৰ ব্যৱসায়েৰে ঘৰখন ধুনীয়াকৈ চলাই নিছিল, যাৰ বাবে এতিয়া এই কৰ্মত আগবাঢ়ি আহিছে তেওঁৰ এই পুত্ৰ। এয়া অধিকাংশ লোকৰে জীয়া কাহিনী, পিতৃৰ কৰ্মক, পিতৃৰ ব্যৱসায়ক নিজৰ কৰি আগুৱাই নিব বিচৰা প্ৰতিজন সন্তান এজন এজন জীৱন সংগ্ৰামৰ যুঁজাৰু।
3: নমস্কাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম, আপোনাৰ পৰিচয়টো জনাব।
4: মোৰ পৰিচয়টো এই হেৰি ব্ৰিটেন বড়ো লিখে, আমি আগতে আছিলে বৰপেটা আছিল, এতিয়া বাক্সা হৈছে এই চিমলা ছাইডত।
3: আপুনি চিমলাগুৰিৰ বাসিন্দা?
4: চিমলা ছাইডত।
3: আপুনি কেতিয়াৰ পৰা ৰিক্সা চলাই আছে?
4: 96।
3: আৰু 96 চনৰ পৰা আপুনি গুৱাহাটীত ৰিক্সা চলাই আছে?
4: ফাৰ চাইছোঁ 95, তাৰপিছত 96ৰ পৰা মই পেডেল মাৰিছোঁ।
3: আৰু এতিয়া পেডেল মৰা ৰিক্সা সলনি হৈ মেচিন লগাইছে ন?
4: মেচিন এতিয়া এতিয়া বেটেৰী হৈছে, বেটেৰী হোৱাটো বেছি বছৰ হোৱা নাই, এনেই 10-12 বছৰমান হ'ল নেকি, কিমান বা হ'ল, আৰু তাৰপিছত কৈছোঁ মই 8 বছৰ বা 9 বছৰ এনেকৈ হ'ব।
3: আৰু 96 চনৰ পৰা আপুনি ৰিক্সা চলাই আপোনাৰ পৰিয়াল পোহপাল দি আছে?
4: পৰিয়ালটো কৰা নাই, মই এনেকৈয়ে চলাই খাই আছোঁ, মানে অল গুৱাহাটী চিনি পায়, সেইটো কাৰণে মই সেইটো বেটেৰী গাড়ী লৈ যি পাই ভাড়া মাৰে অল গুৱাহাটী মই যায় আৰু, এনেকৈ লখৰা বা এই লংকেশ্বৰ লগি নাযায়, লংকেশ্বৰত আগত মই হিন্দিমেন কৰিছিলোঁ, নুনমাটি লংকেশ্বৰ, এতিয়া মই একদম হেৰিৰ লগি কৰে জালুকবাৰীৰ লগি যায়, সেইটো লৈ কৰচক জালুকবাৰী মুঠতে অলৰাউণ্ড ঘূৰে, ইফালে খানাপাৰা, লখৰা, বেলতলা, লাল গণেশ চব ঘূৰে, এতিয়া উজান বজাৰ, শিলপুখুৰী, এই ফেঞ্চি বজাৰটো ফেঞ্চি বজাৰ সাধাৰণ সেইটো হয় না, এই কলাসত্ৰ চব ঘূৰে, মই পাঞ্জাবাৰী, নুনমাটি, সাতগাঁও চব ঘূৰে, চন্দ্ৰপুৰ, চন্দ্ৰপুৰত নাযায় সেইটো লৈ, আগত গাড়ীত আছিলে গৈছিলোঁ,
3: গতিকে ৰিক্সাখনকে সাৰথি কৰি আপুনি সমগ্ৰ গুৱাহাটী ঘূৰি ফুৰে?
4: এইটো লৈ মই অল গুৱাহাটী ঘূৰে দেই ভণ্টি, বাছতো আছিল, মই হিন্দিমেন কৰিছোঁ আগতে, হিন্দিমেন কৰি বাছো চলাইছোঁ, এনে আৰু এক টিপ দুই টিপ চলাই আছোঁ, এনেকৈ এনেকৈ চলি আছোঁ।
3: আৰু যাতায়াতৰ বিভিন্ন ধৰণৰ আমাৰ সুবিধা আজিকালি হৈছে, উবেৰ, অ'লা জাতীয় এপসমূহো আহিছে, আৰু বেটাৰী ৰিক্সা আহিছে, আৰু লগতে মানুহৰ ব্যক্তিগত বাহনো বৃদ্ধি পাইছে, ইয়াৰ ফলত আপোনাৰ ৰিক্সাৰ এই ব্যৱসায়ত কিবা ক্ষতি হৈছে নেকি?
4: গাঁৱকতো আগৰ নিচিনা নাই, কমছে গাঁৱক, কমছে আগতে, আগতে হৈছিল ভাড়াটো, এতিয়া অলপ কম হয়, অলপ কমছে গাঁৱক।
3: আপোনাক অশেষ ধন্যবাদ।
2: সৰুতে ভাবিছিলোঁ ৰিক্সা চালকজনে ইমান কষ্ট কৰি পেডেল মাৰি পাৰি আমাক স্কুললৈ অনা নিয়া কৰে, ভৰিখন বিষ নহয়নে? কেতিয়াবা হয়তো কৈও দিয়া হয় যে আপোনাৰ কষ্ট নহয় নেকি, কিন্তু ডাঙৰ হোৱাতহে বুজিলোঁ এয়াওতো এক সংগ্ৰাম, ঘৰখন ভালকৈ ৰাখিবলৈ, নিজেও ভালকৈ থাকিবলৈ।
0: নমস্কার, আমার আজ অনুষ্ঠানলে আপনি

0: আপোনাক আন্তরিকতার আদরণি জানাইছো, যেহেতু আমি আজি ফাঁসি বজাৰৰ বিভিন্ন ক্ষুদ্র ব্যবসায়ীসকলের কাছ চাপিছো কিছু তথ্য লবলৈ আৰু আপোনাৰ কাছ চাপিছো। আপোনাৰ পৰা আমি পৰিচয়টি প্রথমে জানিব চেষ্টা কৰো।
1: আমার নাম সহদেব রাম, সমস্তিপুর।
0: আৰু আপুনি গুৱাহাটীত কত থাকে?
1: ভূতনাথ।
0: ভূতনাথত থাকে। আপোনাৰ মূল ঘৰ কত? আপুনি কৰ পৰা আহিছে
1: গুৱাহাটীলৈ? 82 পৰা আহিছে। এতিয়া কাম কৰিছে, ভাড়া ঘৰত থাকিছে। মাহে মাহে দুই মাহ তিন মাহ রহলে মই ওলাই যাম।
0: আপুনি বিহারত আপোনাৰ ঘৰ?
1: হ্যাঁ, বিহারত।
0: হয়, আপুনি বিহারৰ পৰা আহি অসমত গুৱাহাটী চহৰত 82 চনৰ পৰা আপুনি ইয়াতে মুচি হিচাপে কাম কৰি আছে, গতিকে আপোনাৰ অনুভৱটো কেনেকুৱা বাৰু?
1: অনুভৱ কমাই আছে, খাই আছে, চট সম্পত্তি, ঘৰ বিল্ডিং উইল্ডিং তো বনাই নাই, মাটি তো কিনা নাই, ভূচর ঘর থাকে বিহারত, বিল্ডিং নাই। আপনার মাটি আছে, ঘর বানানোর মাটি আছে, ঘোরা কিছু।
0: আপনি বিহারৰ পৰা আহি 82 চনৰ পৰা গুৱাহাটীত আছে, গতিকে গুৱাহাটীৰ সকলো হাৱা পানি পৰিৱেশৰ লগত আচলতে আপুনি একাত্ম হৈ গৈছে। এই ক্ষেত্ৰত আপুনি যি মুচি হিচাপে কাম কৰি আছে, আপুনি আমাক জনাব নেকি যে 82 চনৰ পৰা আপুনি মুচি হিচাপে যে আছে, আপোনাৰ প্ৰথম উপাৰ্জন কেনেকুৱা আছিল আৰু বৰ্তমান আপোনাৰ উপাৰ্জন কেনেকুৱা?
1: 82 কম হয়, হ্যাঁ, আজিকালি তেনি বেশি হয়, সব কিছু মাইকা হয়ে গেল। 82 মে 30 পয়সা, 40 পয়সা, 50 পয়সা পালিশ হয়, 15 পয়সা রং সিলাই হয়, আজিকালি 100 টাকা সিলাই লাগে, হ্যাঁ, পালিশ 30 টাকা লাগে, এটা বাদ হয়ে আর কি।
0: আর গ্রাহকের সংখ্যা কমিছে নাকি বারো বর্তমান?
1: নাই, গ্রাহকের সংখ্যা বাড়িছে,
0: বাড়িছে। কম পাই খুব ভাল লাগিল যেন মুচিৰ ওচৰলৈ অহাৰ সেই হাবি আহটো। আমি সৰু থাকোঁতেই যেনেদৰে আমাৰ জোতাযোৰ বেয়া হ'লে বা চেণ্ডেলযোৰ বেয়া হ'লে আপোনালোকৰ কাঁচ চাব, ঠিক একেদৰে বৰ্তমানেও যে আপোনালোকৰ যি পৰিচয় আৰু আপোনালোকৰ ওচৰলৈ অহা যি গ্ৰাহকৰ ভিৰ, সেই সংখ্যা বঢ়া বুলি শুনি সঁচাকৈ আচলতে বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে কেতিয়াবা হেঙাৰৰ সন্মুখীন হৈছে নেকি? কাৰণ আপোনালোকে এখন দোকান খুলি পেলাই সেই দোকানত বহি আপোনালোকে মুচিৰ ব্যৱসায়টো কৰা নাই। আপোনালোকে যি আমাৰ ফুটপাথ দেখা পোৱা যায়, ধৰ ৰাস্তাৰ গলিৰ কাষতে আপোনালোকে বহি পেলাই আপোনালোকে ব্যৱসায়টো কৰিছে, এই ক্ষেত্ৰত আপোনালোকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি?
1: নাই, এতিয়া এতিয়া ফুটপাথ ফাটত বহি আছে, ফুটপাথ ফাটত দোকান ক'ত খুলিব? 30 লাখ 40 লাখ হেণ্ডবাঞ্চ মাঙে কয় প্ৰব্লেম।
0: হ'ব, আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে আন এগৰাকী ব্যৱসায়ীৰ কাষ চাপিছোঁ। আহকচোন, তেওঁৰ সৈতে আমি চিনাকি হৈ লওঁ আৰু তেওঁৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰোঁ। দাদা, অনুষ্ঠানলৈ আপোনাক স্বাগতম।
3: হয়, নমস্কাৰ। মই মোৰ নাম দুলাল দাস আৰু ঘৰ মোৰ জাগীৰ ৰোড, আৰু এয়া গুৱাহাটীত কৰ্মক্ষেত্ৰে আজি বহুকেইটা বছৰ হ'ল ইয়াতে কাম কৰি আছোঁ। জানে আপোনালোকে দেখিছে যে আমাৰ মোৰ এখন চেলুন আছে, আগতে অকলে কৰিছিলোঁ, এতিয়া এটা লগত ল'ৰাও ৰাখিছোঁ। এইটো আচলতে উন্নতি হোৱা নাই, তথাপিও মানে কেতিয়াবা মানুহ বহুত হৈ গ'লে নিজে অকলে কৰাটো অকণ টান হয়, সেইকাৰণে এটা ল'ৰা লাগে বুলি ভাবিছোঁ, ঘৰৰ ওচৰৰে ল'ৰা এটা লৈ আহিছোঁ।
2: জাগীৰোডৰ পৰা আহি আপুনি গুৱাহাটীত এটা নিজাকে ব্যৱসায় খুলি লৈছে, আৰু জীৱনৰ এই সংগ্ৰামখনত আপুনি নিজকে কিমান দূৰ সফল হোৱা বুলি ভাবে?
3: আচলতে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, পাছ কৰি ঘৰৰ অৱস্থাও বৰ বিশেষ এটা ভাল নাছিলে, আৰু সেই সূত্ৰে সেইটো সময়ত নিজাববীয়াকৈ কিবা এটা কাম কৰিবলগীয়া ঘৰৰ এটা অৱস্থা হৈছিল, আৰু ওচৰৰে দাদা এজনৰ তাত মই অকণমান শিকিলোঁ। তাৰপাছত সি মোক আকৌ এই ক'লে যে তই গুৱাহাটীলৈ যা। গুৱাহাটীত মই ইয়াতে আহি অন্য চেলুনত মই প্ৰায় 1.5 বছৰমান কাম কৰিছোঁ। 1.5 বছৰমান মই যি শিকিলোঁ, তাৰপিছত ভাবিলোঁ যে মই নিজাববীয়াকৈ অকণমান কামটো আৰম্ভ কৰোঁ। এনেকৈ কৰি আছোঁ আজি প্ৰায় 6 বছৰ হ'ল, 6 বছৰ ধৰি এই কামটো কৰি আছোঁ। আৰু সফল বুলিয়ে নহয়, আমাৰ দৰে মানুহৰ সফল বুলি কি কথা আছে, ঘৰখন এতিয়া চলাই আছোঁ, ঠিকে তাকে ভালকৈ চলাব পাৰিছোঁ, সেইটোৱে আৰু আগলৈ চলাই যাওঁ।
2: আমি এতিয়া দেখিবলৈ পাইছোঁ যে ৰূপসজ্জাৰ এই ব্যৱসায়ত বহুতো লোকে আধুনিক যন্ত্ৰপাতিৰ সহায়েৰে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে।

0: আৰু আপোনাৰ দোকানত আমি দেখিছোঁ যে পুৰণা সেই চেলুনখনেই আছে, দেউতাহঁতৰ ককাহঁতৰ দিনৰ যিখন চেলুন, যি ধৰণে তেওঁলোকে চলাইছিলে আগতে, আপোনাৰখনো ঠিক তেনেকুৱাই। আপুনি ভাবে নেকি যে এই নতুনকৈ যিখিনি ডাঙৰ ডাঙৰ দোকান আহিছে, চেলুন আহিছে, এই দোকানসমূহৰ বাবে আপোনাৰ ব্যৱসায়ত কিবা প্ৰত্যাহ্বান আহিছে বুলি আপুনি ভাবে নেকি?
1: প্ৰত্যাহ্বান কিছু নহয় নহয় আহিছে, তথাপিও আমাৰ যিখিনি মানুহ আমাৰ এই চেলুনত আহি থাকে সেইখিনি মানুহ আচলতে আহিয়ে থাকে, তেওঁলোকে বেলেগলৈ যোৱা নাই। আৰু আমি যিহেতু ঠিক তেনেদৰে আমাৰ ইমান ধন নাই, সেইকাৰণে আমি আৰু এনেকৈ চলাইছোঁ আৰু প্ৰত্যাহ্বান বুলি কথা নাই আৰু, আমাৰ যিখিনি মানুহ আহে আহিয়ে থাকে, সেইখিনি মানুহ আমি তেনেদৰে কৰি আহিছোঁ।
0: জীৱন সংগ্ৰামৰ এই যুঁজখনত সৰুকৈ যি আপুনি এটা ব্যৱসায় খুলি লৈছে, সেই ব্যৱসায়ত আপোনাৰ উন্নতি হওক আমি তাকে আশা কৰিছোঁ। লগতে আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: নমস্কাৰ, আমি এতিয়া কাহচাপিছ অন্য এগৰাকী ব্যক্তি, তেখেতৰ পৰা আমি তেখেতৰ পৰিচয়টো জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ, আমাৰ শ্ৰোতাসকলক আপোনাৰ পৰিচয়টো জনাব।
3: নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল শইকীয়া, মোৰ অৰিজিনেলি ঘৰ কলিয়াবৰত আৰু ব্যৱসায় সূত্ৰে বৰ্তমান গুৱাহাটীতে থকা প্ৰায় 12 বছৰ মানেই হ'ল। আৰু এই ধৰণে সৰু সুৰাকৈ বাতৰি কাগজ হওক বা আলোচনী হওক, এনেধৰণৰ বেপাৰী নিজৰ লগতে ঘৰখনকো চলাবলৈ চেষ্টা কৰিছোঁ।
2: দেখিবলৈ পাইছোঁ যে আপুনি এই পাণ বজাৰতে পদপথতে ইমান সুন্দৰকৈ নিয়াৰিকৈ আপুনি বাতৰি কাকতেই হওক বা বিভিন্ন ধৰণৰ আলোচনী, বিভিন্ন ধৰণৰ গ্ৰন্থ আপুনি বিক্ৰী কৰি আছে, গ্ৰাহকৰ ভিৰ কেনেকুৱা?
3: আগৰ দৰে নহয় কথাবিলাক, বৰ্তমান ডিজিটেল যুগত সকলোবিলাক মোবাইলতে উপলব্ধ বা কম্পিউটাৰতে উপলব্ধ, গতিকে পঢ়া শুনা মানুহৰ সংখ্যা খুব কমেই হ'ল আজিকালি। তথাপিতো যি দুই এজন আছে মুষ্টিমেয় তেওঁলোকে আহে, তেওঁলোকে আলোচনীবোৰ কেতিয়াবা কিনে, কেতিয়াবা থাকি যায়, আৰু বাতৰি কাকত খুব কম সংখ্যক যায়, আজিকালি বিক্ৰী খুব কম সংখ্যক হয়, তথাপিও চলি আছোঁ আৰু।
2: আপোনাৰ ঘৰত কোন কোন আছে?
3: আমাৰ যৌথ পৰিয়াল, মই, মোৰ মানুহজনী আছে, মোৰ ভাইটি দুজন আছে, ভাই ভাই দুজন আছে আৰু ল'ৰা দুটা আছে।
2: আচলতে খুব সুন্দৰ যৌথ পৰিয়ালৰ মাজত আপুনি এনেদৰে 12 বছৰ ধৰি আহি ইয়াত ইমান সুন্দৰকৈ নিয়াৰিকৈ এনেধৰণে পদপথতে হ'লেও ইমান সুন্দৰকৈ আচলতে ব্যৱসায়ত জড়িত হৈ আছে, এই কৰ্মত আপুনি নিয়োজিত হৈ আছে। কেতিয়াবা হেঙাৰ আহিছেনে আপোনাৰ জীৱনলৈ এই ক্ষেত্ৰত, সংগ্ৰামৰ ক্ষেত্ৰত, জীৱন যুদ্ধখনত?
3: হেঙাৰ বহু ক্ষেত্ৰত আহে। আপোনাৰ কিতাপ পত্ৰ বুলি কোৱাৰ লগে লগে আপোনাৰ আটাইতকৈ ডাঙৰ সমস্যাটো গুৱাহাটীত হৈ পৰে পানী, গতিকে বানপানীয়ে হওক বা কেতিয়াবা বৰষুণৰ বতৰতে হওক, আমাৰ নিচিনা এই অস্থায়ী দোকানবিলাকৰ ক্ষেত্ৰত আচলতে বহুত বেছিয়ে বাধা বিঘিনি আহে। আৰু তাৰ মাজতো চলাই থাকিবলৈ চেষ্টা কৰিছোঁ সমস্যাৰ মাজতে, সমস্যা থাকিবই সকলোৰে জীৱনত, চেষ্টা কৰি আছোঁ, ঈশ্বৰৰ সহায় কৰিছে, সিমানেই আৰু।
2: ধন্যবাদ জনাইছোঁ, আপোনাৰ এই দোকানখন আৰু ডাঙৰ হওক, লগতে আপোনাৰ এই কৰ্মত আপুনি জড়িত হৈ থাকক, ধন্যবাদ।
0: জীৱনৰ সৌন্দৰ্য এইখিনিতে, বহু বাধাৰ পিছতো এটা সৰু আশাই মানুহক জীয়াই ৰাখে। বয়সৰ ক্ষেত্ৰত বহু বছৰ গৰকি যোৱা এই ব্যক্তিজনে জানে জীৱনৰ অৰ্থ। বছৰ বছৰ ধৰি পদপথতে তেওঁৰ এই ক্ষুদ্ৰ বৃত্তিৰেই নিজৰ জীৱন জয় কৰি আহিছে। এই সুখ সাধাৰণ নহয়।
4: আচলতে ফাঁচী বজাৰলৈ মানুহক আহিবলৈ বাধ্য কৰাই পদপথতে থকা কাপোৰৰ দোকানবোৰ, লগতে মণি হাৰি পোৱা বিভিন্ন দোকানবোৰ। আহকচোন তেওঁলোকৰ পৰা আজি জানিবলৈ চেষ্টা কৰোঁ এই ব্যৱসায়ৰ কিছু কথা, লগতে সংগ্ৰামৰ আঁৰৰ কাহিনী।
0: প্ৰিয় শ্ৰোতা, আমি আহি উপস্থিত হৈছোঁহি ফাঁচী বজাৰৰ হাওফাও বুলি যে কোৱা হয় ফুটপাথৰ দোকানবোৰ, এই দোকানবোৰকে কেন্দ্ৰ কৰি তেওঁলোকে নিজৰ ঘৰখন পোহপাল দি আছে এগৰাকী ব্যৱসায়ৰ ওচৰলৈ আমি আহিছোঁ। নমস্কাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগত, আপোনাৰ পৰিচয়টো জনাব।
5: শংকৰ শাহ।
0: আপুনি কিমান বছৰৰ পৰা এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে?
5: ইয়াৰ 30-40 বছৰ হৈ গ'ল, বুঢ়াই হৈ গ'ল।
0: আপুনি 30-40 বছৰ ধৰি এনেকে কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, আৰু ইমান বছৰ আপুনি গুৱাহাটীৰ এই অঞ্চলত ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, আপুনি নিশ্চয় গুৱাহাটীৰ পৰিৱৰ্তন দেখিছে।
5: ভাল পৰিৱৰ্তন হৈছে, ধুনীয়া হৈছে, এতিয়া পৰিৱৰ্তন হৈছে।
0: আৰু আপোনালোকৰ কাপোৰবোৰ আপোনালোকে ক'ৰ পৰা আনে?
5: একচুৱেলি এইবোৰ কাপোৰ আমিতো ডাইৰেক্ট নানো, আমি ইয়াৰ লোকেল গুৱাহাটীৰ হ'লচেলৰ পৰাই কিনো, সিহঁতে এইবোৰ কেলকাতা, দিল্লী,
6: এইবিলাকৰ পৰা পাৰ্চেজ কৰে হ'লচেলে।

0: নমস্কাৰ। আমি আহি আহি আজি উপস্থিত হৈছোহি ফাঁচী বজাৰৰ অলিয়ে গলিয়ে থকা কিছু বিশেষ ব্যৱসায় প্ৰতিষ্ঠানত, আৰু আমি আজি ক্ষুদ্ৰ ব্যৱসায়ৰ কিছু ব্যক্তিৰ লগত কথা পাতিবলৈ প্ৰয়াস কৰি আছোঁ। আপোনালোককো আমি শুনাই আছোঁ তেওঁলোকৰ সেই ব্যৱসায়ী কিছু তথ্য। আৰু এতিয়া আমি কাহ চাপিছোঁ তেনে এগৰাকী ব্যৱসায়ীৰ ওচৰত। পোনপ্ৰথমে তেখেতৰ পৰিচয় জানিব চেষ্টা কৰোঁ।
1: মোৰ নাম ঋদীপ পাল, মই ইয়াতে ব্যৱসায় কৰি আছোঁ, হ'ল 6 মাহ 1 বছৰমান হ'ল। মোৰ দেউতা দুখৰ পিছত মই ইয়াতে ব্যৱসায় কৰি।
0: আপোনাৰ ঘৰ ক'ত?
1: মালিগাঁও পাণ্ডু।
0: হয়, আপুনি যিহেতু জনাইছে আমাক যে আপুনি দেউতাৰ পাছতে আপুনি এখন দোকান আপোনাৰ নিজৰ দোকান হিচাপে লৈ আপুনি এতিয়া বৰ্তমান 6 মাহ 1 বছৰ হ'ল এই কৰ্মত আপুনি আছে, এই ব্যৱসায়ৰ লগত আপুনি জড়িত হৈ আছে। বৰ্তমান গ্ৰাহকৰ ভিৰ কেনেকুৱা?
1: গ্ৰাহকৰ ভিৰটো বৰ্তমান অলপ কমে আছে, আকৌ 2 মাহ 3 মাহ পিছত ছিজন লাগিব। এতিয়া অকণমান অফ ছিজন হৈ আছে, এতিয়া গ্ৰাহক নাই ইমান।
0: কি কি সময়ত বাৰু আপোনালোকৰ গ্ৰাহকৰ ভিৰ লগা দেখা?
1: ছেপ্টেম্বৰৰ পৰা অকণমান ষ্টাৰ্ট হ'ব, ছেপ্টেম্বৰ অক্টোবৰৰ পৰা। ফেষ্টিভেল ৱাইজ আমাৰ ছিজনেবল বিজনেছ হয়, অফ ছিজন চলি আছে। বৰ্তমান বৰষুণৰ দিন আছে, এতিয়াতো আমাৰ বহুত প্ৰব্লেম, এইবিলাকে আৰু।
0: আৰু আপোনাৰ পৰা জানিব চেষ্টা কৰিম, আপোনালোকে এই বস্তুবোৰ যিবোৰ বস্তু আপোনালোকে বিক্ৰী কৰে, ইয়াত দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ খাৰু, বিভিন্ন ধৰণৰ কাণফুলি হওক, বিভিন্ন ধৰণৰ ক্লেচাৰ হওক, এইবোৰ আপোনালোকে ক'ৰ পৰা আনে?
1: দিল্লী বম্বে আৰু লোকেল পাৰ্চেছো আছে কিছুমান। এই মছজিদ গুলি আমাৰ অকণমান লোকেল পাৰ্চেছ, বাচ বাকী আৰু বাহিৰৰ পৰাই আহে 90%।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাণকৃষ্ণ তালুকদাৰ, মোৰ ঘৰ নলবাৰী। ইয়াত চানমাৰীত মই সৰু তামোল পাণৰ দোকান এখন কৰি আছোঁ আৰু।
0: হয়, আমি দেখিবলৈ পাইছোঁ আপুনি এই দোকানখনেদিয়ে বৰ্তমান কৰ্মত আপুনি নিয়োজিত হৈ আছে। কিমান দিনৰ পৰা আপুনি এই দোকানখন চলাই আছে?
2: 3 বছৰ ৰানিং বৰ্তমান।
0: আগতে বেলেগত আছিল নে ইয়াতে আপুনি দি আছে?
2: আগতে মই গণেশগুৰিত আছিলোঁ।
0: গণেশগুৰিৰ পৰা আপুনি এতিয়া চানমাৰীলৈ আহিলে, চানমাৰীত ইয়াত আছে। চানমাৰীত অহাৰ কিমান দিনমান হ'ল?
2: চানমাৰীত 3 বছৰ হ'ল মোৰ ৰানিং, দোকান দিয়াৰে 3 বছৰ হ'ল।
0: হয়, আপুনি যিহেতু তামোল পাণ দোকান 3 বছৰৰ পৰা দি আছে, গতিকে আপোনাৰ এখন ঘৰ আছে নলবাৰীত, তো আপোনাৰ এই জীৱন যি সংগ্ৰাম, জীৱনৰ এই যুদ্ধখন অলপ জানিব বিচাৰিম।
2: সৰু সুৰাকৈ আৰু জীৱন যাপন কৰি আছোঁ আৰু, তাকে চলিব পাৰি দোকানখন দি। এতিয়া শুনিছোঁ দোকান বোলে ফুটপাথত দিব নোৱাৰি এনেকৈ কৈ আছে মানুহবিলাকে, কি কৰিম ইয়াৰ পিছত, তাকে চিন্তা হৈ থাকে আৰু।
0: আপোনাৰ ঘৰত আৰু কোন কোন আছে?
2: মোৰ ফেমিলি আছে, ফেমিলি বাবু এজন, বাবু আছে এটা, সেয়ে আৰু তিনিজনে আমি ফেমিলি।
0: হয়, আচলতে সুখৰ পৰিয়াল আৰু সৰু পৰিয়াল, লগতে আপুনি যিহেতু কিছু কিছু ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে, আপোনাৰ দোকানখন দিয়াৰ ক্ষেত্ৰতো কেতিয়াবা অনিশ্চয়তা ভুগিবলগীয়া হৈছে, গতিকে আপোনাৰ এই দোকানখনৰ জৰিয়তে আৰু বিভিন্ন ক্ষেত্ৰত আপুনি কৰ্মত এনেদৰে আগুৱাই যাওক, আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ আপোনাক।
2: ধন্যবাদ।
3: ঘৰ সন্তান সকলোৰে বাবে জীয়াই থকা মানুহজনে পিতৃ, যাৰ কান্ধত উঠি আকাশ চোৱাৰ কিমান যে হেঁপাহ।
4: তেনেকুৱা এজন পিতৃ স্বামীক আপোনালোকৰ মাজত চিনাকি কৰাই দিলোঁ। জীৱন সংগ্ৰামৰ কঠিন যুদ্ধখন যে ঘৰখনৰ বাবে হাঁহি হাঁহি যুঁজি আছে তেওঁ। সংগ্ৰামৰ শেষত যি পোহৰ দেখা যায়,
3: সেই পোহৰেই সফলতাৰ নাম।
4: সেয়েহে জীৱনক ভাল পাওক,
3: আঘাতক শিক্ষা হিচাপে লওক,
4: আৰু প্ৰতিটো পৰাজয়ক এটা নতুন জয়ৰ আৰম্ভণি বুলি বিশ্বাস কৰক।
3: চাব, সংগ্ৰামৰ লগে লগে আপোনাৰ মুখতো বিৰিঙিব হেমুকুৰা হাঁহি।
4: এয়াই জীৱন জীয়াৰ আচল মন্ত্ৰ।

ইমান পৰে শ্ৰোতাসকলে জীৱন দিয়াৰ মন্ত্ৰ শীৰ্ষক প্ৰামাণ্য আলেখ্যখনি শুনিলে। আলেখ্যখনি যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।

নামভৰ্তি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944।

পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 600-336-9444। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-336-9444।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জে এইচ ফ্ৰিডালিন আৰু খংগৰবিন্দৰ কণ্ঠৰ জিকিৰ।

ইমানপুৰ শ্ৰোতাসকলে ৰিয়া হুছেইন আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ষ্টুডিঅৰ মজিয়াৰ পৰা মই পমী মালাকাৰে আজিলৈ ইমানতে বিদায় মাগিছো। নমস্কাৰ।

যুববাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ কেইটিমান লোকগীত।

প্রতিটো ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, নতুন আকাশবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো চিত্ৰাৰয়ৰ কণ্ঠৰ এটি ভজন।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো ৰামধেনুৰ আজিৰ খণ্ডটি। আজিৰ ৰামধেনুত আপোনালোকলৈ লৈ আহিছো জয়ন্ত হাজৰিকাদেৱৰ কণ্ঠৰ গীত। আপোনাৰ মোৰ আমাৰ সকলোৰে এগৰাকী প্ৰিয় শিল্পী, তেখেতৰ গীত মোৰ খুবেই প্ৰিয়। শ্ৰোতাসকল, তেখেতৰ এটি গীতেৰেই আৰম্ভ কৰিছো আজিৰ ৰামধেনু।

ৰাণাদা নামেৰে খ্যাত জয়ন্ত হাজৰিকাদেৱ এগৰাকী একেধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মঙলদৈত জন্মগ্ৰহণ কৰা জয়ন্ত হাজৰিকাই 9 বছৰ বয়সতে প্ৰথম গানত সুৰ দিছিল। গীতটো লিখিছিল তেখেতৰ এগৰাকী ককায়েক নৃপেন হাজৰিকাই। জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন ককায়েক ভূপেন হাজৰিকাৰ লগত বাদ্যসংগত কৰি আৰম্ভ হৈছিল।

জয়ন্ত হাজৰিকাদেৱে 1962 চনতে অসমীয়া সাংস্কৃতিক জগতত ভুমুকি মাৰিছিল। জ্যেষ্ঠ ভাতৃ ডক্টৰ ভূপেন হাজৰিকাক মণিৰাম দেৱান বোলছবিত সংগীত পৰিচালনাত সহায় কৰাৰ পাছৰে পৰা সংগীত জগতত তেওঁৰ যাত্ৰা অব্যাহত আছিল। কেইবাখনো চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰি খুব কম সময়ৰ ভিতৰতে অসমীয়া জনতাৰ আগত নিজৰ পৰিচয় দাঙি ধৰিছিল।

অসমৰ সমান্তৰালভাৱে বহিৰাজ্যতো সমাদৰ লাভ কৰা জয়ন্ত হাজৰিকাৰ গীতত অসমীয়া লোকসংগীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক এণ্ড ৰোল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সংগীত আদিৰ সংমিশ্ৰণ দেখা যায়। তেওঁ ৰচনাত কেইবাটাও পাশ্চাত্য বাদ্যযন্ত্ৰৰ প্ৰৱৰ্তন দেখা পোৱা যায়, যাৰ জৰিয়তে ৰাণাদাই অসমীয়া সংগীত জগতত তুলিছিল নতুনত্বৰ লহৰ।

জয়ন্ত হাজৰিকাই 34 বছৰীয়া নিজৰ চুটি জীৱনকালত বহুতো গান সৃষ্টি কৰি গৈছে, যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে। জয়ন্ত হাজৰিকাৰ গীতে শ্ৰোতাক দিয়ে অনন্য আমোদ, শ্ৰব্যমধুৰ তেওঁৰ প্ৰতিটো গীত। তেওঁৰ কণ্ঠত নিগৰা সেই গীতবোৰে আজিও নতুন প্ৰজন্মক উদ্ভাসিত কৰে, ন ন সৃষ্টিৰ বাবে অনুপ্ৰেৰণা যোগায়।

শ্ৰোতাসকলে আজিৰ ৰামধেনু অনুষ্ঠানটিত জয়ন্ত হাজৰিকাদেৱৰ কণ্ঠৰ গীত শুনিলে। অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিছে, সেয়েহে শেষত শিল্পীগৰাকীৰ কণ্ঠৰ এটি গীতেৰেই আজিৰ ৰামধেনু অনুষ্ঠানটি ইয়াতেই সামৰিছোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। অনুষ্ঠানত আজি কে ৰোহন নাইডুৰ বেহেলাবাদন শুনিবলৈ পাব, ৰাগ ৰাগেশ্ৰী।

ইমান পৰে শ্ৰোতাসকলে কে ৰোহন নাইডুৰ বেহলাবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই জুৰি মদাহীয়ে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।